নমস্কাৰ, সুপ্ৰভাত। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজি সোমবাৰ, 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ 14 দিন, 1948 শকাব্দৰ 8 আহাৰ আৰু 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ আজি 29 তাৰিখ। এতিয়া সময় 5:33 49 ছেকেণ্ড গৈছে। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আজিৰ প্ৰথম অধিৱেশন। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত, 1035 কিলোহাৰ্টছত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত মামণি তালুকদাৰ, নিয়ন্ত্ৰণ কক্ষত শ্বেখ আব্দুল্লা আহমেদ, বিশ্বদেৱ স্বৰ্গীয়াৰী, হৰমোহন বৰ্মন আৰু অমলেশ কলিতা, ট্ৰেন্সমিটাৰত মিতুল গগৈ আৰু বিজিত শৰ্মা, আৰু ষ্টুডিঅত মই আৰাধনা বৰা। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। নিবেদন কৰা হৈছে বন্দনা।

বন্দনা শুনিলে। আজিৰ বন্দনাত তৃষ্ণা মহন্তৰ কণ্ঠত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত, নলিনী মহন্ত আৰু সংগীবিন্দৰ কণ্ঠৰ নাম, নিবাৰণ দাসৰ কণ্ঠৰ লোকগীত, ইজ্জত সিঙৰ কণ্ঠত ভক্তিমূলক গীত আৰু মৈত্ৰেয়ী দাসৰ কণ্ঠত ভজন শুনিলে।

এই অধিবেশনৰে পুৱা 6:15 টুক টুক ভট্টাচাৰ্যৰ কণ্ঠৰ ভজন, পুৱা 6:20 আৰু নিশা 8:15 কণ খীৰাৰ কণ্ঠৰ লোকগীত, 6:30 পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন শুনিবলৈ পাব, পুৱা 7:15 আৰু 8:40 আধুনিক গীতৰ অনুষ্ঠান, 9:15 ৰূপালী ঢৌ, দিনৰ 11:30 গীতিমালিকাৰ গীত অনুষ্ঠানৰ শিল্পী সংগীতা কাকতি, দিগেন মহন্ত, ৰহিমা কলিতা, খগেন দত্ত আৰু বিউটি শৰ্মা বৰুৱা, 12:10 পৰা সৈন্যবাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত আছে ফিল্ম সংগীত, আজকা গীত, সংগীত মাধুৰী, গীতমালা আৰু ৱাটন কি তাৰাণী।

বিয়লি 5:10 পৰা যুৱবাণী ইয়াত আছে সন্ধিয়া 6:10 পল্লৱী গগৈৰ কথিকা ছচিয়েল নেটৱৰ্কিং আৰু ইয়াৰ ব্যৱহাৰ লগতে আছে নিয়মীয়া গীতৰ অনুষ্ঠান মনোৰঞ্জন যুৱ আবৃত্তিৰ অনুষ্ঠান যুৱ সাহিত্য শিতানত জানকী গোস্বামীৰ কবিতা আৰু কৃষ্ণমণি দাসৰ গল্প প্ৰযোজনা বৰষা কলিতাৰ লগতে আছে একক ছবিৰ গীত আৰু বৃন্দগান নিশা 8:30 বজাত ভজনৰ অনুষ্ঠান

নিশা 9:30 বজাত ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু। নিশা 10 বজাত শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত পণ্ডিত ভি জি যোগৰ ভায়লিন বাদন। এয়া আছিল আজিৰ প্ৰাগজ্যোতিষপুৰ শাখাৰ অনুষ্ঠানসূচী। এতিয়া শুনক আজি আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা প্ৰচাৰ হ'বলগীয়া দুটিমান অনুষ্ঠানৰ বিষয়ে। বিয়লি 5:45 বজাত বিদ্যাৰ্থীৰ অনুষ্ঠানত নৱম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ পাঠ আগবঢ়াব নমিতা শৰ্মাই। সন্ধিয়া 6:10 বজাৰ কৃষিজগত অনুষ্ঠানত আলোচনাৰ বিষয় উদ্যান শস্যৰ জৰিয়তে মহিলাৰ স্বনিয়োজনৰ সম্ভাৱনা। আলোচনাত ভাগ ল'ব ডঃ নাছিমা ফাৰহানা আলী আৰু ডঃ অমৃতা খাউণ্ডে। আগধৰিব ভাস্কৰজ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ।

পুৱা 7:15 আজি পুৱা প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ পুৱা 7:30 মোৰ সংগীত যাত্ৰা অনুষ্ঠানত গুণীন্দ্ৰনাথ ওজাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ পঞ্চম খণ্ড সাক্ষাৎগ্ৰহণ অশোক ভট্টাচাৰ্যৰ পুৱা 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত এটি শৈক্ষিক অনুষ্ঠান উমং দিনৰ 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত নীলাচল পাহাৰৰ প্ৰাচীন মন্দিৰ এই বিষয়ে এখনি প্ৰামাণ্য আলেখ্য আগবঢ়াব কস্তুৰীমা দাস আৰু পম্পী মালাকাৰে প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ দিনৰ 1:10 আৰু সন্ধিয়া 7:45 মাভনী গগৈ বৰুৱাৰ কণ্ঠৰ আধুনিক গীত এয়া আছিল আমাৰ আজিৰ অনুষ্ঠান পৰিচিতি এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ এতিয়া শুনাবলৈ লৈছো টুকটুক ভট্টাচাৰ্যৰ কণ্ঠৰ ভজন

কণখীৰাৰ কণ্ঠৰ দুটি লোকগীত শুনিলে, শিল্পীৰ কণ্ঠৰ লোকগীত পুনৰ শুনিবলৈ পাব আজি নিশা 8:15। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আৰম্ভ কৰিছো পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবনৰ। অনুষ্ঠানৰ প্ৰথমে শুনাবলৈ লৈছো নাদান ছবিখনৰ এটি গীত। হসৰত জয়পুৰীৰ গীতৰ কথা শংকৰ জয়কিষণৰ সংগীত আৰু গীতটিত কণ্ঠদান কৰিছিল মুকেশে।

এইবাৰ শুনাবলৈ লৈছো অমৰদ্বীপ ছবিখনত কিশোৰ কুমাৰ আৰু অনুৰাধাৰ কণ্ঠ এটি গীত, আনন্দ বক্সীৰ গীতৰ কথা আৰু সংগীত লক্ষ্মীকান্ত প্যাৰেলালৰ।

অনুষ্ঠানত এইবাৰ শুনোৱা হওক মহম্মদ ৰফিৰ কণ্ঠত প্ৰিন্স ছবিখনৰ এটি গীত, হস্ৰ জয়পুৰীৰ গীতৰ কথা আৰু সংগীত শংকৰ জয়কিষণৰ।

শাহিৰৰ গীতৰ কথা, অভিনায়ৰৰ সংগীত আৰু মহম্মদ ৰফি আৰু আশা ভোছলেৰ কণ্ঠত শুনাবলৈ লৈছো নয়াদৰ ছবিখনৰ এটি গীত।

শ্ৰোতাসকলে মধুবন অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। এবাৰ শুনো আহক আশা ভোচলীৰ কণ্ঠত পৰৱানা ছবিখনৰ এটি গীত, কাইফি আজমীৰ গীতৰ কথা আৰু সংগীত মদন মোহনৰ।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো বন্দে হাত ছবিখনত লতা মংগেশকাৰ আৰু সংগীতবৃন্দৰ কণ্ঠৰ গীত, মজৰুহৰ গীতৰ কথা আৰু সংগীত আৰ ডি বৰ্মনৰ।

0: ফাগুন ছবিখনত আশা ভোসলে আৰু মহম্মদ ৰফিৰ কণ্ঠৰ এই গীতটিৰে সামৰা হল মধুবন অনুষ্ঠানটিৰ। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া 7:05 বাতৰি শুনিবলৈ পাব।
1: বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। এতিয়া প্ৰধান বাতৰিসমূহত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছিচিলিৰ স্বাধীনতাৰ 50 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে অনুষ্ঠিত ৰাষ্ট্ৰ দিৱসৰ কাৰ্যসূচীত কালি অংশগ্ৰহণ কৰে। পৰিৱেশ সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত দিয়া নেতৃত্বৰ বাবে প্ৰধানমন্ত্ৰী মোদীক ছিচিলিৰ সৰ্বোচ্চ সন্মান গাৰ্ডিয়ান অৱ দ্য ব্লু হৰাইজন প্ৰদান কৰা হৈছে। উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেল উচ্চস্তৰীয় প্ৰতিনিধি দলৰ সৈতে গ্ৰীচৰ এথেন্সলৈ ৰাওনা হৈছে। US অপেন বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ কিদাম্বি শ্ৰীকান্তে পুৰুষৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত নকআউট পৰ্যায়ৰ এখন খেলত কানাডাই দক্ষিণ আফ্ৰিকাক 1-0 পৰাস্ত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ছিচিলিৰ স্বাধীনতাৰ 50 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে অনুষ্ঠিত ৰাষ্ট্ৰীয় দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থকা শ্ৰীমোদী হৈছে প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী। দেশখনৰ ৰাষ্ট্ৰীয় দিৱসৰ পেৰেডত ভাৰতীয় নৌসেনা আৰু স্থলসেনাৰ দলে অংশগ্ৰহণ কৰে। ছিচিলিৰ সৈতে থকা ভাৰতৰ দীৰ্ঘদিনীয়া বন্ধুত্বৰ চিনস্বৰূপে ভিক্টৰিয়া বন্দৰত INS টাৰ্কছ আৰু INS ইক্সাকক সাজু কৰি ৰখা হয়। দেশখনৰ ৰাষ্ট্ৰপতি পেট্ৰিক হাৰ্মিনীৰ আমন্ত্ৰণ মৰ্মে প্ৰধানমন্ত্ৰী মোদী যোৱা শনিবাৰে ছিচিলিলৈ যায়। কালিৰ অনুষ্ঠানত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ, ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভাল আৰু মৰিছাছৰ প্ৰধানমন্ত্ৰী ডঃ নবীন চন্দ্ৰ ৰামগুলাম উপস্থিত থাকে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পৰিৱেশ সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত দিয়া নেতৃত্বৰ বাবে ছিচিলিৰ সৰ্বোচ্চ সন্মান গাৰ্ডিয়ান অৱ দ্য ব্লু হৰাইজন প্ৰদান কৰা হৈছে। ছিচিলিৰ ৰাষ্ট্ৰপতি ডঃ পেট্ৰিক হাৰ্মিনীয়ে এই সন্মান প্ৰদান কৰি শ্ৰীমোদীৰ বহনক্ষম বিকাশৰ দিশত দীৰ্ঘদিনীয়া প্ৰচেষ্টা তথা তেওঁৰ সেউজ দৰ্শনৰ প্ৰশংসা কৰে। সেউজ নেতৃত্ব উন্নয়নমূলক ৰাষ্ট্ৰসমূহক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কৰা প্ৰচেষ্টা আৰু সামুদ্ৰিক অৰ্থনীতি, জলবায়ু সুৰক্ষা তথা সাগৰীয় সম্পদসমূহৰ বহনক্ষম ব্যৱস্থাপনাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদীৰ দীৰ্ঘদিনীয়া প্ৰতিশ্ৰুতিবদ্ধতাৰ বাবে তেওঁক এই সন্মান প্ৰদান কৰা হয়। শ্ৰীমোদীয়ে এই সন্মান লাভ কৰি ছিচিলিৰ চৰকাৰ তথা জনসাধাৰণক ধন্যবাদ জনায়। তেওঁ জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানৰ বিৰুদ্ধে কাম কৰি অহা আৰু ভৱিষ্যৎ প্ৰজন্মৰ বাবে পৰিৱেশ সংৰক্ষণক নিজৰ দায়িত্ব বুলি ভবা প্ৰতিখন দেশৰ নাগৰিকলৈ এই সন্মান উৎসৰ্গা কৰে। এই সন্মানে আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতা, মিছন লাইফ, এক পেৰ মা কে নাম আৰু আন্তঃৰাষ্ট্ৰীয় বিগ কেট সন্মিলনকে ধৰি এখন সেউজ ধৰণী নিৰ্মাণৰ প্ৰতি প্ৰধানমন্ত্ৰী মোদীৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰীগৰাকীয়ে বহনক্ষম উন্নয়নৰ প্ৰসাৰৰ বাবে শেহতীয়াকৈ এগ্ৰিকোলা বঁটা, ছিউল শান্তি বঁটা আৰু ৰাষ্ট্ৰসংঘৰ চেম্পিয়ন অব দ্য আৰ্থ বঁটাৰ দৰে সন্মান লাভ কৰিছে। বিগত বছৰসমূহত শ্ৰীমোদীয়ে পৰিৱেশ সংৰক্ষণৰ দিশত ভাষণ আৰু সন্মিলনৰ সিদ্ধান্তৰ উপৰি জলবায়ু কাৰ্যকৰী ব্যৱস্থাৰ ক্ষেত্ৰত গুৰুত্ব দি আহিছে। তেওঁ বিশেষকৈ পৰিকল্পনাসমূহক কাৰ্যলৈ ৰূপান্তৰিত কৰাত গুৰুত্ব প্ৰদান কৰি আহিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে বহনক্ষমভাৱে জীয়াই থকাক জীৱন ধাৰণৰ এটা অংশ কৰি ল'বলৈ সকলোৰে প্ৰতি আহ্বান জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ছিচিলিত মৰিছাছৰ প্ৰধানমন্ত্ৰী ডঃ নবীন চন্দ্ৰ ৰামগুলামক সাক্ষাৎ কৰে। দুয়োগৰাকী নেতাই দেশ দুখনৰ মাজত সম্প্ৰতি অব্যাহত থকা সহযোগিতা সন্দৰ্ভত আলোচনা কৰে। তেওঁলোকে লগতে ভাৰতে মৰিছাছৰ বাবে আগবঢ়োৱা বিশেষ অৰ্থনৈতিক পেকেজৰ অগ্ৰগতি সন্দৰ্ভতো পৰ্যালোচনা কৰে। শ্ৰীমোদীয়ে কয় যে মৰিছাছৰ প্ৰগতি আৰু উন্নয়নৰ বাবে ভাৰতৰ সহযোগিতাত চলি থকা দ্বিপাক্ষিক প্ৰকল্পই দেশখনৰ স্বাস্থ্যসেৱা, যোগাযোগ, বহনক্ষম বিকাশ আৰু সামুদ্ৰিক অৰ্থনীতিত অৰিহণা যোগাব। দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ মহাসাগৰ দৰ্শন আৰু চুবুৰীয়া প্ৰথম নীতিৰ অধীনত ভাৰত মৰিছাছ ব্যাপক কৌশলগত অংশীদাৰিত্ব আৰু গোলকীয় দক্ষিণৰ প্ৰতি উমৈহতীয়া প্ৰতিশ্ৰুতিবদ্ধতাৰ গুৰুত্বৰ দিশত সন্মতি প্ৰকাশ কৰে। কেন্দ্ৰীয় খাদ্য প্ৰসংস্কৰণ উদ্যোগ দপ্তৰৰ মন্ত্ৰী চিৰাগ পাছোৱানে ভাৰতৰ সৰ্বাংগীন বিকাশৰ বাবে খাদ্য প্ৰসংস্কৰণ উদ্যোগ স্থাপন কৰাটো বৰ্তমান সময়ত অতি প্ৰয়োজন বুলি প্ৰকাশ কৰিছে। তেওঁ কয় যে এনে উদ্যোগে কৃষক, গ্ৰাম্য অৰ্থনীতি আৰু যুৱক যুৱতীৰ বাবে বহনক্ষম বিকাশ নিশ্চিত কৰিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে যুৱচামক নিয়োগ বিচৰাৰ বিপৰীতে নিয়োগ সৃষ্টি কৰিব পৰাকৈ নিজকে গঢ়ি তুলিবলৈ আহ্বান জনায়। মহাৰাষ্ট্ৰৰ খাদ্য প্ৰযুক্তি মহাবিদ্যালয়ৰ বসন্তৰাও মাৰাথৱাড়া কৃষি বিদ্যাপীঠত এটা সামূহিক ইনকিউবেশ্যন কেন্দ্ৰ উদ্বোধন কৰি দিয়া ভাষণত শ্ৰীপাছোৱানে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বিকশিত ভাৰতৰ দৰ্শন প্ৰাপ্তিৰ বাবে শিক্ষাৰ্থী, শিক্ষক আৰু যুৱচামৰ সক্ৰিয় অংশগ্ৰহণ অতি প্ৰয়োজন। খাদ্যশস্যৰ উৎপাদনত ভাৰত আত্মনিৰ্ভৰশীল হৈ উঠাৰ পৰৱৰ্তী পৰ্যায়ত কৃষকসকলৰ আয় বৃদ্ধিৰ বাবে খাদ্য প্ৰসংস্কৰণৰ জৰিয়তে মূল্য সংবৰ্ধনৰ ওপৰত গুৰুত্ব দিব লাগিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ব্ৰিটেইন ভ্ৰমণ সামৰি উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেল উচ্চস্তৰীয় প্ৰতিনিধি দলৰ সৈতে গ্ৰীচৰ এথেন্সলৈ ৰাওনা হৈছে। এই ভ্ৰমণৰ উদ্দেশ্য হৈছে দেশখনৰ সৈতে বাণিজ্য, বিনিয়োগ আৰু কৌশলগত অৰ্থনৈতিক সহযোগিতা বৃদ্ধি কৰা। উদ্যোগ আৰু বাণিজ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুযায়ী গ্ৰীচ ভ্ৰমণৰ সময়ত প্ৰতিনিধি দলটোৱে ষ্টাৰ্টআপ সন্দৰ্ভত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিব। তেওঁলোকে লগতে আন্তঃগাঁথনি, ডিজিটেলাইজেশ্যন আৰু প্ৰতিৰক্ষা, খাদ্য আৰু কৃষি আদি বিভিন্ন ক্ষেত্ৰত সহযোগিতাৰ ন ন সুযোগ সন্ধানৰ লগতে ব্যক্তিগত খণ্ডৰ অংশীদাৰিত্ব বৃদ্ধিৰ উদ্দেশ্যে দেশখনৰ উদ্যোগপতিসকলৰ সৈতে ঘূৰণীয়া মেজমেলতো ভাগ ল'ব। ইয়াৰ পূৰ্বে শ্ৰীগোৱেলৰ ব্ৰিটেইন ভ্ৰমণৰ সময়ত উভয় দেশৰ উদ্যোগপতিসকলে বাণিজ্য আৰু বিনিয়োগ শক্তিশালী কৰাৰ উদ্দেশ্যে প্ৰস্তাৱিত ব্যাপক অৰ্থনৈতিক আৰু বাণিজ্য চুক্তিৰ প্ৰতি সমৰ্থন আগবঢ়াবলৈ পুনৰ নিশ্চিতি প্ৰদান কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানত অসমৰ বিৰল প্ৰজাতিৰ হাড়গিলা সংৰক্ষণৰ দিশত বিশেষ ভূমিকা পালন কৰা হাড়গিলা আৰ্মীৰ কথা প্ৰকাশ কৰে। তেওঁ কয় যে প্ৰাকৃতিক পৰিৱেশ স্বচ্ছ কৰি ৰখাৰ ক্ষেত্ৰত হাড়গিলা চৰাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অসমৰ কেতবোৰ ঠাইত পূৰ্বে হাড়গিলা চৰাইক লৈ বহু অন্ধবিশ্বাস আছিল বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে এই ক্ষেত্ৰত পূৰ্ণিমা দেৱী বৰ্মনৰ ভূমিকাৰ বিষয়ে প্ৰকাশ কৰে। শ্ৰীমোদীয়ে মেঘালয়ৰ ৰুটব্ৰিজৰ প্ৰসংগ উল্লেখ কৰি কয় যে গছৰ শিপা সংযোগ কৰি নিৰ্মাণ কৰা এই দলংসমূহ সম্পূৰ্ণ হৈ উঠাৰ বাবে কেইবা দশকৰো প্ৰয়োজন হয়। এই জীৱন্ত দলংসমূহ সময়ৰ লগে লগে অধিক মজবুত হৈ উঠে বুলি উল্লেখ কৰি তেওঁ কয় যে এই দলংসমূহে মেঘালয়ৰ জনসাধাৰণৰ সৃষ্টিশীলতাক প্ৰতিফলিত কৰিছে। ইপিনে ক্ৰীড়াৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশৰ খেলা যুৱক যুৱতীৰ সংখ্যা ক্ৰমাগত বৃদ্ধি পোৱাক লৈ সন্তুষ্টি প্ৰকাশ কৰে। চলিত বৰ্ষৰ ইউ এছ অপেন বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ তাৰকা খেলুৱৈ কিদাম্বি শ্ৰীকান্ত পুৰুষৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। কেলিফৰ্ণিয়াত অনুষ্ঠিত প্ৰতিযোগিতাৰ ছেমি ফাইনেলত শ্ৰীকান্তে জাপানৰ য়ুদাই অকিমটোক 22-20, 15-21, 21-19 গেমত পৰাস্ত কৰে।

31 বছৰীয়া ভাৰতীয় খেলুৱৈগৰাকী কাইলৈ ফাইনেলত চীনা টাইপেৰ অষ্টম বাছনিৰ চু লি য়াঙৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। দুয়োগৰাকী খেলুৱৈয়ে ইয়াৰ পূৰ্বে দুখন খেলত মুখামুখি হৈছিল আৰু উভয়ে এখনকৈ খেলত জয়ী হৈছিল। ইপিনে মহিলাৰ ছিংগলছৰ ছেমি ফাইনেলত ভাৰতৰ দেৱিকা চিহাগ ডেনমাৰ্কৰ লিনে ক্ৰিষ্টোপাৰৰ হাতত 15-21, 21-11, 21-15 গেমত পৰাজিত হয়। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত যোৱা নিশা আমেৰিকাৰ লছ এঞ্জেলছত অনুষ্ঠিত নকআউট পৰ্যায়ৰ এখন খেলত কানাডাই দক্ষিণ আফ্ৰিকাক 1-0 গলত পৰাস্ত কৰে। কানাডাৰ হৈ ষ্টিফেন ইউষ্টাকিউৱে খেলখনৰ দ্বিতীয়াৰ্ধৰ সামৰণিলৈকে 2 মিনিট বাকী থকা অৱস্থাত বিজয়সূচক গলটো দিয়ে। সহ আয়োজক কানাডাই খেলখনৰ অন্তিম মুহূৰ্তত সুন্দৰ প্ৰদৰ্শনেৰে ফুটবল প্ৰেমীৰ মন জয় কৰে। কানাডাই অহা 4 জুলাইত হিউষ্টনত নেডাৰলেণ্ডছ অথবা মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। উল্লেখযোগ্য যে ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নকআউট পৰ্যায়ৰ খেলসমূহ যোৱা নিশাৰে পৰা অনুষ্ঠিত হৈছে। গ্ৰুপ পৰ্যায়ত জয়লাভ কৰা 32টা দল নকআউট পৰ্যায়ৰ খেলত অৱতীৰ্ণ হ'ব। আইচিচি মহিলা টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা লণ্ডনৰ লৰ্ডছত অনুষ্ঠিত গ্ৰুপ এৰ ফাইনেল খেলখনত অষ্ট্ৰেলিয়াই ভাৰতক 6 উইকেটত পৰাস্ত কৰে। অষ্ট্ৰেলিয়াই 171 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 19 অভাৰত 4টা উইকেটৰ বিনিময়ত নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। এলিছ পেৰীক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। গ্ৰুপৰ অন্তিমখন খেলত পৰাস্ত হোৱাৰ পাছত সম্প্ৰতি ভাৰতৰ বিশ্বকাপৰ যাত্ৰা ইমানতে সামৰণি পৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছিচিলিৰ স্বাধীনতাৰ 50 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে অনুষ্ঠিত ৰাষ্ট্ৰীয় দিৱসৰ কাৰ্যসূচীত কালি অংশগ্ৰহণ কৰে। পৰিৱেশ সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত দিয়া নেতৃত্বৰ বাবে প্ৰধানমন্ত্ৰী মোদীক ছিচিলিৰ সৰ্বোচ্চ সন্মান গাৰ্ডিয়ান অব দ্য ব্লু হৰাইজন প্ৰদান কৰা হৈছে। উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেল উচ্চস্তৰীয় প্ৰতিনিধি দলৰ সৈতে গ্ৰীচৰ এথেন্সলৈ ৰাওনা হৈছে। ইউ এছ অপেন বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ কিদাম্বি শ্ৰীকান্তে পুৰুষৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত নকআউট পৰ্যায়ৰ এখন খেলত কানাডাই দক্ষিণ আফ্ৰিকাক 1-0 গলত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।

মাধ্যমৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টছত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত ইয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিপুৰ আৰম্ভ কৰিছো আধুনিক গীতৰ অনুষ্ঠানটিৰ অনুষ্ঠানৰ প্ৰথমে শুনোৱা হওক সংগীতা কাকতিৰ কণ্ঠৰীতি গীত

জুবিন গাৰ্গৰ কণ্ঠৰ গীতটি শুনিলে। শ্ৰোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। এইবাৰ শুনোৱা হওক মৌচুমী চহৰীয়াৰ কণ্ঠৰ এই গীতটি।

আধুনিক গীতাৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক নিয়োগ বাতৰি। ভাৰত সংস্থাৰ নিগম লিমিটেডত খালী হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিকছ, কম্পিউটাৰ ইনফৰমেশ্যন টেকনলজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত BE বা BTEC ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিকছ বা কম্পিউটাৰ ছায়েন্স বিষয়ত MSc ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে BSNL.gov.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালী হোৱা 11টা এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 1,10,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dgm.assam.gov.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই। ষ্টেট বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1500টা প্ৰবেচনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট SBI.bank.in। আবেদনৰ শেষ তাৰিখ 8 জুলাই। দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডত খালী হোৱা 25টা এছিষ্টেণ্ট মেনেজাৰ, এছিষ্টেণ্ট ব্ৰাঞ্চ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 31,630 টকাৰ পৰা 82,290 টকালৈ, লগত 7,900 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী কমেও 55% নম্বৰ পাই স্নাতক হ'ব লাগিব অথবা

যিকোনো বিষয়ৰ পষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। CA MBA অথবা CA প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব। প্ৰাৰ্থী কমেও 4 বছৰৰ কৰ্ম অভিজ্ঞতা থকা হ'ব লাগিব। প্ৰাৰ্থীয়ে সম্পূৰ্ণ আবেদন পত্ৰ 30 দিনৰ ভিতৰত পোৱাকৈ এই ঠিকনালৈ পঠিয়াব লাগিব। দ্য মেনেজিং ডিৰেক্টৰ, দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড, ফাৰ্ষ্ট ফ্ল'ৰ, হেড অফিচ এছ বি ৰোড, পানবজাৰ, গুৱাহাটী, পিন 7 8 1 0 0 1। বিতং তথ্যৰ বাবে acab.bank.in এই ৱেবছাইট চাব পাৰে। আমাৰ নিয়োগ বাতৰিও ইমানেই।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ আৰু 8:30 নৰ্থ ইষ্ট নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত অসমৰ উত্তৰ প্ৰান্তৰ পৰিস্থিতি জটিল হৈ পৰিছে। বিশেষকৈ ধেমাজি জিলাত কালি দুপৰীয়াৰে পৰা অৰুণাচলৰ পাহাৰীয়া নৈৰে বৈ অহা পানীৰ ঢলে বহু অঞ্চল বুৰাই পেলায়। চিমেণ্ট নৈৰ বাঢ়নী পানীয়ে কালি নৈখনৰ ওপৰত থকা ৰেল দলঙৰ এটা অংশ খহাই নিয়াত দলংখনেৰে ৰেল যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈছে। ইয়াৰ ফলত চিলাপথাৰ আৰু মুৰকং চেলেকৰ মাজত অনিৰ্দিষ্টকাললৈ ৰেল যোগাযোগ বন্ধ হৈ পৰিছে। আমাৰ ধেমাজিৰ সংবাদদাতাই জনোৱা মতে, অৰুণাচল প্ৰদেশত হৈ থকা বৰষুণ আৰু ভূমিস্খলনৰ ফলত কালি চিজি মাজি ব্লক পইণ্টত চিজি নদীৰ সোঁত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত নদীখনৰ প্ৰাকৃতিক জলধাৰা বন্ধ হৈ পৰে। ইয়াৰ ফলত ধেমাজি জিলাৰ বৰলুং, আমগুৰি, চিচিবৰ গাঁও, বেতনীপাম, শ্ৰীপানী, নীলক, মৰিধল, গোহাঁইগাঁও আদি অঞ্চলত আকস্মিক বান অহাৰ আশংকাই দেখা দিছে। জিলা প্ৰশাসন, সেনা, NDRF আৰু SDRFে সমন্বিতভাৱে কাম কৰি আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত জিলাখনৰ বান পৰিস্থিতি নিৰীক্ষণ কৰি থকা হৈছে বুলি জানিবলৈ দিয়ে। তেওঁ লগতে জলসম্পদ বিভাগৰ মন্ত্ৰী সুশান্ত বৰগোহাঁই আৰু ৰাজহুৱা তথা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তক তৎকালে জিলাখনলৈ ৰাওনা হ'বলৈ নিৰ্দেশ দিছে। ডঃ শৰ্মাই মন্ত্ৰী দুগৰাকীক জিলা প্ৰশাসনৰ সৈতে সমন্বয় ৰক্ষা কৰি উদ্ধাৰ আৰু সাহায্য অভিযান তদাৰক কৰিবলৈ নিৰ্দেশ দিয়ে। অসম চৰকাৰৰ গ্ৰন্থবৰ্ষ কাৰ্যক্ৰমণিকাৰ আধাৰত 2025 ৰাজ্যৰ বিভিন্ন স্থানত আয়োজন কৰা গ্ৰন্থমেলাৰ উদ্যোক্তাসকলক কালি 5,00,000 আৰু 2,50,000 টকাৰ চেক প্ৰদান কৰা হয়। গুৱাহাটীৰ বামুনি মৈদামত থকা অসম প্ৰকাশন পৰিষদৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এখন সভাত শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে মুঠ 50,00,000 টকাৰ চেক বিতৰণ কৰে। অনুষ্ঠানত জিলা পৰ্যায়ত আয়োজিত মৰিগাঁও, বজালি, ডিব্ৰুগড়, গোৱালপাৰা, বৰপেটা, গোলাঘাট, শিৱসাগৰ আৰু তামোলপুৰ গ্ৰন্থমেলাৰ উদ্যোক্তাক 5,00,000 টকাকৈ প্ৰদান কৰা হয়। ইপিনে সমজিলা পৰ্যায়ত আয়োজিত লক্ষীপুৰ, দুলিয়াজান, দেৰগাঁও আৰু ডিমৌৰ সোণাপুৰ সাহিত্য আৰু গ্ৰন্থমেলাৰ উদ্যোক্তাক 2,50,000 টকাকৈ প্ৰদান কৰা হয়। শিক্ষামন্ত্ৰীগৰাকীয়ে গ্ৰন্থবৰ্ষ 2025 সফল হোৱা বুলি মন্তব্য কৰি কয় যে এই গ্ৰন্থমেলাসমূহে ৰাজ্যৰ অধ্যয়ন সংস্কৃতিক নতুন মাত্ৰা প্ৰদান কৰিছে। অনাগত দিনতো চৰকাৰৰ এনে প্ৰচেষ্টা অব্যাহত থাকিব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। শিৱসাগৰ নগৰৰ মাজত থকা যমুনাৰ পুনৰ উদ্ধাৰ, পৰিষ্কাৰ আৰু সৌন্দৰ্যবৰ্ধনৰ বাবে চলাই থকা কাম কাজ কালি বিধায়ক অখিল গগৈ পৰিদৰ্শন কৰি ইয়াৰ অগ্ৰগতিৰ বুজ লয়। 9 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা পুঁজিৰ অধীনত ৰূপায়ণ কৰা এই প্ৰকল্পৰ জৰিয়তে যমুনাত জল ক্ৰীড়া আৰম্ভ কৰাৰ উপৰি দুয়োকাষে ফেন্সিং নিৰ্মাণ কৰা হ'ব বুলি বিধায়কগৰাকীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে।
2: ঐতিহাসিক যমুনাখন চাফ চিকুণ কৰি সৌন্দৰ্যবৰ্ধন কৰি কেনেকৈ ৱাটাৰ স্পৰ্টছ কৰিব পাৰি সেইবিলাকৰ কাম কেনেকৈ

0: আৰম্ভ কৰিব পাৰি তাৰ কাৰণে চাফ চিকুণ কৰি থকা হৈছে। আমি ডিজাষ্টাৰ মেনেজমেণ্ট ডিপাৰ্টমেণ্টৰ পৰা 10 কোটি টকা এটা পাইছোঁ আৰু সেই 10 কোটি টকাৰে আমাৰ স্থানীয় ইয়াৰ প্ৰতিষ্ঠিত কণ্ট্ৰেক্টাৰ তন্ময় গোহাঁয়ে আমাৰ এখন চাফ চিকুণৰ কাম কৰি আছে। চাফ চিকুণ কৰাৰ পাছত ইয়াত আমি বাউণ্ডেৰীটোত আমি ফেঞ্চিং দিয়াৰ ব্যৱস্থা কৰিম যাতে বাহিৰৰ জাবৰ জোথৰ ইয়াত পেলাব নোৱাৰে। তাৰ পাছত যদি সম্ভৱ হয় তেতিয়াহ'লে আমি ইয়াত ৱাটাৰ স্পৰ্টছৰ কাম আৰম্ভ কৰিম।
1: শ্ৰী গগৈ লগতে জিলাখনত চলি থকা টাই সংগ্ৰহালয়, জিলা ষ্টেডিয়াম, খোৱাপানী যোগান আঁচনিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্ৰকল্প শীঘ্ৰেই সম্পূৰ্ণ হ'ব বুলি জানিবলৈ দিয়ে। নগাঁও জিলাৰ প্ৰতিভাৱান পেৰা ক্ৰীড়াবিদসকলক চিনাক্ত কৰি তেওঁলোকক উৎসাহিত কৰাৰ উদ্দেশ্যে নগাঁও জিলাৰ পেৰা অলিম্পিক স্পৰ্টছ এছ'চিয়েচনৰ উদ্যোগত কালি জিলাভিত্তিক পেৰা ক্ৰীড়াবিদ বাছনি প্ৰতিযোগিতা সম্পন্ন হয়। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই উদ্বোধন কৰা এই কাৰ্যসূচীত ভালেসংখ্যক ক্ৰীড়াবিদে অংশগ্ৰহণ কৰে। ভাষণ প্ৰসংগত জিলা আয়ুক্ত শ্ৰী শৰ্মাই শাৰীৰিক প্ৰত্যাহ্বানকো নেওচি খেলুৱৈসকলে দেখুওৱা মনোবলৰ প্ৰশংসা কৰে। এই কাৰ্যসূচীত সমাজকৰ্মী অভিজিত নাথ, নগাঁও জিলা পেৰা অলিম্পিক সন্থাৰ বিষয়ববীয়াসকল, নগাঁও ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক, উপসভাপতি, জিলা ক্ৰীড়া বিভাগৰ বিষয়াসকল, প্ৰতিযোগী তথা ভালেমান ক্ৰীড়াপ্ৰেমী লোক উপস্থিত থাকে। ডিব্ৰুগড় জিলাৰ টেঙাখাটত আৰক্ষীয়ে মাদক দ্ৰব্য বিৰোধী অভিযান চলাই বুজন পৰিমাণৰ হেৰইন জব্দ কৰাৰ লগতে এজন লোকক আটক কৰে। মাউত তিনিআলিৰ পৰা আটক কৰা এই লোকজনৰ পৰা আৰক্ষীয়ে এখন মটৰচাইকেলো জব্দ কৰে। লোকজনৰ ঘৰ চাবুৱা কমাৰগাঁৱত বুলি জানিব পৰা গৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।

শ্ৰোতাসকলে আমাৰ অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। আৰম্ভ কৰিছো আধুনিক গীতৰ অনুষ্ঠানটিৰ। অনুষ্ঠানৰ প্ৰথমে শুনাবলৈ লৈছো চাৰুগুহাইৰ কণ্ঠৰ এই গীতটি।

জুৰিমণি বৰাৰ কণ্ঠৰ এই গীতটিৰেই সামৰা হল আধুনিক গীতৰ অনুষ্ঠানটিৰ। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া ৯ বজাত পুৱাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত অসমৰ উত্তৰ প্ৰান্তৰ পৰিস্থিতি জটিল ধেমাজিৰ ভালেসংখ্যক গাঁও বানৰ কবলত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল চৌহদৰ পুনৰ নিৰ্মাণ কাৰ্য আৰু ভূমি জৰীপৰ কাম কাজ পৰ্যালোচনা গ্ৰন্থবৰ্ষৰ আধাৰত 2025 বৰ্ষত ৰাজ্যৰ বিভিন্ন স্থানত আয়োজন কৰা গ্ৰন্থমেলাৰ উদ্যোক্তাসকলক চেক প্ৰদান অহা 6 জুলাইত আৰম্ভ হ'বলগীয়া বিধানসভাৰ বাজেট অধিৱেশনত জনসাধাৰণৰ সহায়ক হোৱাকৈ বাজেট দাখিল কৰা হ'ব বুলি বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ প্ৰকাশ আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ৰ এখন খেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে কানাডাৰ 1-0 জয়লাভ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত অসমৰ উত্তৰ প্ৰান্তৰ পৰিস্থিতি জটিল হৈ পৰিছে বিশেষকৈ ধেমাজি জিলাত কালি দুপৰীয়াৰে পৰা অৰুণাচলৰ পাহাৰীয়া নৈৰে বৈ অহা পানীৰ ঢলে বহু অঞ্চল বুৰাই পেলায় জোনাইৰ চিলে আৰু জোনাই নৈৰ বাঢ়নী পানীয়ে বাহিৰ জোনাই লোহিজান লোহিতপুৰ দেউৰী বেৰা বেংগলী অকলেণ্ড আদিকে ধৰি 20খনৰো অধিক গাঁও জলমগ্ন কৰিছে একেদৰে দিখাৰী নৈৰ বানে জোনাই অঞ্চলৰ 15খনৰো অধিক গাঁও বুৰাই পেলাইছে চিমেণ্ট নৈৰ বাঢ়নী পানীয়ে কালি নৈখনৰ ওপৰত থকা ৰেল দলঙৰ এটা অংশক সহায় নিয়াত দলংখনেৰে ৰেল যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে ইয়াৰ ফলত চিলাপথাৰ আৰু মুৰ্কংচেলেকৰ মাজৰ অনিৰ্দিষ্ট কাললৈ ৰেল যোগাযোগ বন্ধ হৈ পৰে আমাৰ ধেমাজিৰ সংবাদদাতাই জনোৱা মতে অৰুণাচল প্ৰদেশত হৈ থকা বৰষুণ আৰু ভূমিস্খলনৰ ফলত কালি চিজি মাগি ব্লক পইণ্টত চিজি নদীৰ সোঁত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত নদীখনৰ স্বাভাৱিক জলধাৰা বন্ধ হৈ পৰে ইয়াৰ ফলত ধেমাজি জিলাৰ বৰলুং আমগুৰি চিচি বৰগাঁও বেতনীপাম শ্ৰীপানী নীলখ মৰিঢল গোহাঁইগাঁও আদি অঞ্চলত আকস্মিক বান অহাৰ আশংকাই দেখা দিছে জিলা প্ৰশাসন সেনা NDRF আৰু SDRFএ সমন্বিতভাৱে কাম কৰি আছে আজিও জিলাখনত পুৱাৰে পৰা বৰষুণ দি আছে জিলাখনৰ সকলো নদীৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে বুলি জলসম্পদ বিভাগৰ তথ্যত প্ৰকাশ পাইছে ধেমাজি জিলা প্ৰশাসনে নামনি চিয়াং জিলাৰ বিশেষকৈ লিকাবালি চিজি নদীৰ কাষৰীয়া গাঁও আৰু অসমৰ নামনি অঞ্চলৰ জনসাধাৰণৰ সুৰক্ষাৰ্থে কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে এই অনুসৰি সকলো সময়তে চৰকাৰী কৰ্তৃপক্ষৰ নিৰ্দেশৰ প্ৰতি সাজু হৈ থাকিবলৈ আৰু প্ৰয়োজন সাপেক্ষে সুৰক্ষিত স্থানলৈ স্থানান্তৰৰ বাবে সাজু হৈ থাকিবলৈ কোৱা হৈছে তদুপৰি নদীৰ পাৰৰ পৰা আঁতৰি থাকিবলৈ আৰু অপ্ৰয়োজনীয় যাত্ৰা এৰাই চলিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত জিলাখনৰ বান পৰিস্থিতি নিৰীক্ষণ কৰি থকা হৈছে বুলি জানিবলৈ দিয়ে তেওঁ লগতে জলসম্পদ বিভাগৰ মন্ত্ৰী সুশান্ত বৰগোহাঁই আৰু ৰাজহ তথা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তক তৎকালে জিলাখনলৈ ৰাওনা হ'বলৈ নিৰ্দেশ দিয়ে ডঃ শৰ্মাই মন্ত্ৰী দুগৰাকীক জিলা প্ৰশাসনৰ সৈতে সমন্বয় ৰাখি উদ্ধাৰ আৰু সাহায্য অভিযান তদাৰক কৰিবলৈ নিৰ্দেশ দিয়ে ইপিনে চিৰাং জিলাৰ মাজেৰে বৈ যোৱা আই চম্পাৱতী আৰু নাঙলভাঙা নৈৰ জলস্তৰ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ কেইবাখনো গাঁও প্লাবিত হৈছে ভূটানৰ পৰা নামি অহা পানীয়ে বানৰ সৃষ্টি কৰিছে বুলি আমাৰ চিৰাঙৰ সংবাদদাতাই জনাইছে জিলা প্ৰশাসনৰ তথ্য অনুসৰি বানত চিদলি চিৰাং ৰাজচক্ৰৰ 4,324টা পৰিয়াল বানত প্ৰভাৱিত হৈছে একেদৰে বেংটল ৰাজচক্ৰৰ অন্তৰ্গত মাদাৰপুৰ গাঁৱৰ 790টা পৰিয়াল বানৰ কবলত পৰিছে আনহাতে বিজনীৰ ৰাজচক্ৰৰ অন্তৰ্গত শিশুবাৰী গাঁৱত গৰাখহনীয়াৰ ফলত 13টা পৰিয়াল স্থানান্তৰ কৰা হৈছে চিৰাং জিলাৰ দণ্ডাধীশে জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বানৰ সময়ত নৈত নাও চলাচলত নিষেধাজ্ঞা আৰোপ কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল চৌহদ পৰিদৰ্শন কৰি পুনৰ নিৰ্মাণ কাৰ্য আৰু ভূমি জৰীপৰ কাম কাজ পৰ্যালোচনা কৰে সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে 4,000 কোটি টকাতকৈ অধিক ধন বিনিয়োগেৰে প্ৰস্তাৱিত 7-মহলাযুক্ত অত্যাধুনিক চিকিৎসালয়খনে ৰাজ্যৰ স্বাস্থ্যসেৱা খণ্ডক নতুন মাত্ৰা প্ৰদান কৰিব চিকিৎসালয়খনত প্ৰায় 5,000 ৰোগীক একে সময়তে সেৱা আগবঢ়াব পৰা যাব এই পদক্ষেপে উন্নত চিকিৎসা শিক্ষা গৱেষণা অত্যাধুনিক চিকিৎসা সুবিধা তথা ৰোগীৰ বাবে সুলভ আৰু মানসম্পন্ন স্বাস্থ্যসেৱা নিশ্চিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি ডঃ শৰ্মাই উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ইয়াৰ পাছত প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় পৰিদৰ্শন কৰি নিৰ্মীয়মান 500খন বিচনাযুক্ত চিকিৎসালয় ভৱনৰ অগ্ৰগতিৰ বুজ লয় তেওঁ লগতে চিকিৎসালয় কৰ্তৃপক্ষ স্বাস্থ্য বিভাগ আৰু নিৰ্মাণকাৰী সংস্থাৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হয় ডক্টৰ শৰ্মাই সংশ্লিষ্ট পক্ষক গুণগত মান, স্বচ্ছতা আৰু নিৰ্ধাৰিত সময়সীমা কঠোৰভাৱে মানি নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়ে। তেওঁ লগতে জনসাধাৰণক সহজলভ্য, সুলভ আৰু বিশ্বমানৰ চিকিৎসা সেৱা নিশ্চিত কৰিব পৰা শক্তিশালী স্বাস্থ্য ব্যৱস্থা গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অসম চৰকাৰৰ গ্ৰন্থবৰ্ষ কাৰ্যক্ৰমণিকাৰ আধাৰত 2025 বৰ্ষত ৰাজ্যৰ বিভিন্ন স্থানত আয়োজন কৰা গ্ৰন্থমেলাৰ উদ্যোক্তাসকলক কালি 5 লাখ আৰু 2.5 লাখ টকাৰ চেক প্ৰদান কৰা হয়। গুৱাহাটীৰ বামুনি বৈদানস্থিত অসম প্ৰকাশন পৰিষদৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এখন সভাত শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে মুঠ 50 লাখ টকাৰ চেক বিতৰণ কৰে। অনুষ্ঠানত জিলা পৰ্যায়ত আয়োজিত মৰিগাঁও, বজালি, ডিব্ৰুগড়, গোৱালপাৰা, বৰপেটা, গোলাঘাট, শিৱসাগৰ আৰু তামোলপুল গ্ৰন্থমেলাৰ উদ্যোক্তাত 5 লাখ টকাকৈ প্ৰদান কৰা হয়। ইপিনে সমজিলা পৰ্যায়ত আয়োজিত লক্ষীপুৰ, দুলিয়াজান, দেৰগাঁও আৰু ডিমৌৰ সোণাপুৰ সাহিত্য আৰু গ্ৰন্থমেলাৰ উদ্যোক্তাক 2,50,000 টকাকৈ প্ৰদান কৰা হয়। শিক্ষামন্ত্ৰীগৰাকীয়ে গ্ৰন্থবৰ্ষ 2025 সফল হোৱা বুলি মন্তব্য কৰি কয় যে এই গ্ৰন্থমেলাসমূহে ৰাজ্যৰ অধ্যয়ন সংস্কৃতিক নতুন মাত্ৰা প্ৰদান কৰিছে। অনাগত দিনতো চৰকাৰৰ এনে প্ৰচেষ্টা অব্যাহত থাকিব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। অহা 6 জুলাইত আৰম্ভ হ'বলগীয়া বিধানসভাৰ বাজেট অধিৱেশনত জনসাধাৰণৰ সহায়ক হোৱাকৈ বাজেট দাখিল কৰা হ'ব বুলি বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই প্ৰকাশ কৰিছে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিত্তমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাত এখন বাস্তৱমুখী বাজেট জনসাধাৰণক দিব পাৰিব বুলি প্ৰকাশ কৰে। উল্লেখযোগ্য যে অহা 10 জুলাইত সদনত নৱগঠিত চৰকাৰখনে পূৰ্ণাংগ বাজেট দাখিল কৰিব।
1: প্ৰথমখন বাজেট হিচাপে প্ৰস্তুতি চলি আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত মই একেলগে বহি বিভিন্ন বিভাগৰ প্ৰতিটো দিনেই 8-10টা 12টাকৈ বিভাগৰ আমি বিভিন্ন দিশত আলোচনা কৰি আছো। অহা 10 তাৰিখে বাজেট দিম মই। গতিকে অহা 10 তাৰিখৰ বাজেটৰ কাৰণে প্ৰস্তুতি চলি থাকিব আৰু এইকেইটা দিন ব্যস্ততা যথেষ্ট বাঢ়িছে, কিন্তু মোৰ আশা আছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দিশ নিৰ্দেশনাৰে এখন সুন্দৰ বাজেট যাতে অসমৰ ৰাইজক দিব পাৰোঁ তাৰ কাৰণে কাম।
0: বিশ্বৰ সৰ্ববৃহৎ জনগণনা প্ৰক্ৰিয়া লোকপিয়ল 2027ৰ অধীনত ৰাজ্যত অহা 2 আগষ্টৰ পৰা 2টা পৰ্যায়ত লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। সমগ্ৰ প্ৰক্ৰিয়াটোৰ বাবে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। বিষয়াসকলক জুলাইৰ মাজভাগৰ পৰা লোকপিয়লৰ প্ৰশিক্ষণ দিয়া হ'ব আৰু 8 আগষ্টৰ ভিতৰত সমাপ্ত কৰিবলৈ প্ৰতিখন জিলাৰ জিলা আয়ুক্তলৈ লোকপিয়ল সঞ্চালকালয়ে জৰুৰী পত্ৰ প্ৰেৰণ কৰিছে। সঞ্চালকালয়ে প্ৰশিক্ষক আৰু প্ৰশিক্ষণ সমাপ্ত কৰা লোকসকলৰ বাবে ভাগে ভাগে পাৰিতোষিক নিৰ্ধাৰণ কৰাৰ লগতে প্ৰশিক্ষণ পৰ্বৰ বাবে প্ৰয়োজনীয় নিৰ্দেশাৱলীও নিৰ্ধাৰণ কৰিছে। লোকপিয়ল সঞ্চালকালয়ৰ সূত্ৰই জনোৱা অনুসৰি দেশৰ অন্যান্য ৰাজ্যৰ লগতে অসমতো অহা 2 আগষ্টৰ পৰা 16 আগষ্ট পৰ্যন্ত লোকপিয়ল অভিযানৰ গণনা প্ৰক্ৰিয়া আৰম্ভ হ'ব। ইয়াৰ পাছতে 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰ পৰ্যন্ত এই অভিযানত নিয়োজিত গণনাকাৰী বিষয়াসকলে ৰাজ্যৰ প্ৰতিটো পৰিয়ালৰ ঘৰে ঘৰে গৈ সবিশেষ তথ্য সংগ্ৰহ কৰিব। 2027 চনৰ ফেব্ৰুৱাৰীত অন্তিম তথা দ্বিতীয় পৰ্যায়ত মূল লোকপিয়ল আৰম্ভ হ'ব। ইতিমধ্যে ইয়াৰ বাবে যোৱা 28 মে'ৰ পৰা 6 জুন পৰ্যন্ত ৰাজ্যৰ প্ৰতিখন জিলাৰ জিলা পৰ্যায়ৰ বিষয়াসকলৰ প্ৰশিক্ষণ সম্পন্ন হয়। দেশৰ 16 আৰু স্বৰাজোত্তৰ ভাৰতৰ

0: অষ্টম লোকপিয়লত সামাজিক অৱস্থা আৰু জাতিগত গণনাকে ধৰি জনসংখ্যা আৰু গৃহপিয়ল অন্তৰ্ভুক্ত হ'ব। প্ৰথম পৰ্যায়ত ঘৰৰ তালিকা প্ৰস্তুত কৰা হ'ব আৰু দ্বিতীয় পৰ্যায়ত জনসংখ্যাৰ গণনা কৰা হ'ব। ইয়াৰ বাবে অহা বছৰৰ 1 এপ্ৰিলক ভিত্তি তাৰিখ হিচাপে নিৰ্ধাৰণ কৰা হৈছে। উল্লেখযোগ্য যে দেশত এইবাৰ প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰে লোকপিয়ল হৈছে। এই প্ৰক্ৰিয়াত এণ্ড্ৰইড আৰু iOSত উপলভ্য মোবাইল এপৰ জৰিয়তে তথ্যসমূহ সংগ্ৰহ কৰা হৈছে। এইবাৰৰ লোকপিয়লত স্বগণনাৰ বিকল্পৰো ব্যৱস্থা কৰা হৈছে। ঘৰৰ গণনাৰ সময়ত সকলো ভৱন আৰু পৰিকাঠামোৰ তালিকা প্ৰস্তুত কৰা হ'ব আৰু বাসগৃহৰ স্থিতি, সা সুবিধা তথা সম্পদৰ তথ্য সংগ্ৰহ কৰা হ'ব। বাসগৃহসমূহৰ জিঅ' টেগিং কৰা হ'ব আৰু প্ৰতিটো ঘৰক অনন্য পৰিচয়সূচক নম্বৰ প্ৰদান কৰা হ'ব। এই সমগ্ৰ প্ৰক্ৰিয়াটোত 30 লাখৰো অধিক গণনাকৰ্মী, পৰ্যবেক্ষক আৰু অন্য বিষয়া নিয়োগ কৰা হৈছে। জনসাধাৰণে 16টা ভাষাত তথ্য দিব পাৰিব। কেন্দ্ৰীয় চৰকাৰে লোকপিয়ল 2027ৰ বাবে 11,718 কোটিৰো অধিক টকাত অনুমোদন দিছে। শিৱসাগৰ নগৰৰ মাজত থকা যমুনাৰ পুনৰুদ্ধাৰ, পৰিষ্কাৰ আৰু সৌন্দৰ্য বৰ্ধনৰ বাবে চলাই থকা কাম কাজ কালি বিধায়ক অখিল গগৈয়ে পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ বুজ লয়। 9 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা পুঁজিৰ অধীনত ৰূপায়ণ কৰা এই প্ৰকল্পৰ জৰিয়তে যমুনাত জলক্ৰীড়া আৰম্ভ কৰাৰ উপৰি দুয়োকাষে ফেন্সিং নিৰ্মাণ কৰা হ'ব বুলি বিধায়কগৰাকীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে।
1: ঐতিহাসিক যমুনাখন চাফ চিকুণ কৰি, সৌন্দৰ্য বৰ্ধন কৰি কেনেকে ৱাটাৰ স্পৰ্টছ কৰিব পাৰি, সেইবিলাকৰ কাম কেনেকে আৰম্ভ কৰিব পাৰি তাৰ কাৰণে চাফ চিকুণ কৰি থকা হৈছে। আমি ডিজাষ্টাৰ মেনেজমেণ্ট ডিপাৰ্টমেণ্টৰ পৰা 10 কোটি টকা এটা পাইছোঁ আৰু সেই 10 কোটি টকাৰে আমাৰ স্থানীয় ইয়াৰ প্ৰতিষ্ঠিত কণ্ট্ৰেক্টাৰ তন্ময় গোহাঁয়ে আমাৰ এখন চাফ চিকুণৰ কাম কৰি আছে। চাফ চিকুণ কৰাৰ পাছত ইয়াত আমি বাউণ্ডেৰীটোত আমি ফেন্সিং দিয়াৰ ব্যৱস্থা কৰিম যাতে বাহিৰৰ জাবৰ জোথৰ ইয়াত পেলাব নোৱাৰে। তাৰ পাছত যদি সম্ভৱ হয় তেতিয়াহ'লে আমি ইয়াত ৱাটাৰ স্পৰ্টছৰ কাম আৰম্ভ কৰিম।
0: শ্ৰী গগৈয়ে লগতে জিলাখনত চলি থকা টাই সংগ্ৰহালয়, জিলা ষ্টেডিয়াম, খোৱাপানী যোগান আঁচনিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্ৰকল্প শীঘ্ৰে সম্পূৰ্ণ হ'ব বুলি জানিবলৈ দিয়ে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতা একগোট হৈ উপভোগ কৰাৰ বাবে মুখ্যমন্ত্ৰী ফিফা ফেন পাৰ্ক শীৰ্ষক বিশেষ পদক্ষেপ লোৱা হৈছে। ৰাজ্যৰ ক্ৰীড়া সংস্কৃতিক নতুন গতি প্ৰদান কৰি যুৱচামক ফুটবল খেলৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। গুৱাহাটীৰ লতাশিল খেলপথাৰত আজিৰে পৰা আৰু ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰৰ ফিফা ফেন পাৰ্কত কাইলৈৰ পৰা সকলোৱে মিলি বিশ্বকাপ ফুটবলৰ আনন্দ উপভোগ কৰিব পাৰিব। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত যোৱা নিশা আমেৰিকাৰ লছ এঞ্জেলছত অনুষ্ঠিত নক আউট পৰ্যায়ৰ এখন খেলত কানাডাই দক্ষিণ আফ্ৰিকাক 1-0 পৰাস্ত কৰে। কানাডাৰ হৈ ষ্টিফেন ইউষ্টাকিউয়ে খেলখনৰ দ্বিতীয়াৰ্ধত সামৰণিলৈ 2 মিনিট বাকী থকা অৱস্থাত বিজয়সূচক গলটো দিয়ে। সহ আয়োজক কানাডাই খেলখনৰ অন্তিম মুহূৰ্তত সুন্দৰ প্ৰদৰ্শনেৰে ফুটবলপ্ৰেমীৰ মন জয় কৰে। কানাডাই অহা 4 জুলাইত হিউষ্টনত নেডাৰলেণ্ডছ অথবা মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত ব্ৰাজিল জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। উল্লেখযোগ্য যে ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ৰ খেলসমূহ যোৱা নিশাৰে পৰা অনুষ্ঠিত হৈছে। গ্ৰুপ পৰ্যায়ত জয়লাভ কৰা 32টা দল নক আউট পৰ্যায়ৰ খেলত অৱতীৰ্ণ হ'ব। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক নিৰুপমা বৰঠাকুৰৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
2: অৰুণাচলত ধাৰাষাৰ বৰষুণ, উত্তৰ অসমত বানৰ সংহাৰ, লেপটপ স্মাৰ্টফোনৰ মূল্য ব্যাপক হাৰত বৃদ্ধি, জলসম্পদৰ চাকৰি নামত 7,00,000 টকা সংগ্ৰহ, 7 জনক গ্ৰেপ্তাৰ আদি বিভিন্ন বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পাইছে। আকাশবাণীযোগে কালি প্ৰচাৰিত মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ হাড়গিলা আৰ্মি আৰু মেঘালয়ৰ ৰুটব্ৰিজৰ প্ৰশংসা কৰাৰ বাতৰি দ্য চেণ্টিনেল আৰু নিয়মীয়া বাৰ্তা আদিৰ লগতে প্ৰায়কেইখন কাকতে অন্যতম মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। বিগত কিছুদিন ধৰি অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত উত্তৰ অসমত বানে সংহাৰ মূৰ্তি ধাৰণ কৰাৰ বাতৰি দৈনিক জনভূমি কাকতে শিৰোনামৰ বাতৰি হিচাপে প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে একেটা বাতৰিকেই ভূমিস্খলনত গাই নদীৰ মূল সুঁতি বন্ধ, মূৰ্কং চেলেক চিলাপথাৰৰ মাজত অনিৰ্দিষ্টকাললৈ ৰেল যাতায়াত বন্ধ শিৰোনামেৰে প্ৰকাশ কৰিছে। পাৰপত্ৰ ভাৰতীয় নাগৰিকৰ প্ৰমাণপত্ৰ নহয়, বৰং ইয়াক ভ্ৰমণৰ নথি বুলিহে কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ স্পষ্ট কৰি দিয়াৰ এটা বাতৰি আমাৰ অসম কাকতখনে সবিচাৰে প্ৰকাশ কৰিছে। পেট্ৰল ডিজেলৰ পাছত ভাৰতকে ধৰি সমগ্ৰ বিশ্বত শীঘ্ৰেই স্মাৰ্টফোন, লেপটপ আদিৰ মূল্য বৃদ্ধি পাব বুলি এটা বাতৰি প্ৰকাশ কৰিছে অসমীয়া খবৰ কাকতে। দৈনিক অগ্ৰদূত কাকতে ৰাজ্যত প্ৰতিবছৰে ইউনিফৰ্ম যোগানৰ নামত বৃহৎ অনিয়ম, চলিত বৰ্ষতো 7,00,000 ইউনিফৰ্ম নিম্নমানৰ বুলি শিক্ষা বিভাগৰ তথ্যত প্ৰকাশ পোৱাৰ এটা বাতৰি প্ৰথম পৃষ্ঠাত স্থান দিছে। জি এম চি এইচৰ পুনৰ নিৰ্মাণ আৰু ভূমি জৰীপৰ কাম কাজৰ পৰ্যালোচনা কৰি চিকিৎসালয়খনত একেলগে 5,000 ৰোগীয়ে স্বাস্থ্যসেৱাৰ সুবিধা লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ বাতৰি দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অযোধ্যাৰ ৰাম মন্দিৰৰ দান বৰঙণিৰ ক্ষেত্ৰত হোৱা ব্যাপক খেলিমেলি সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা 7 লোকৰ ঘৰত আৰক্ষীয়ে তালাচী অভিযান চলোৱাৰ এটা বাতৰি দি আছাম ট্ৰিবিউন কাকতে সবিস্তাৰে প্ৰকাশ কৰিছে। এতিয়া আহক আমি বাতৰি মাজলৈ ঘূৰি যাওঁ।
0: ধন্যবাদ নিৰূপম বৰঠাকুৰ। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে দুই এজাক বৰষুণ আৰু বিজুলী ঢেৰেকনি অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 27 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। অৰুণাচল প্ৰদেশত হোৱা ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত অসমৰ উত্তৰ প্ৰান্তৰ পৰিস্থিতি জটিল। ধেমাজিৰ ভালেসংখ্যক গাঁও বানৰ কবলত। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল চৌহদৰ পুনৰ নিৰ্মাণ কাৰ্য আৰু ভূমি জৰীপৰ কাম কাজ পৰ্যালোচনা। অহা 6 জুলাইত আৰম্ভ হ'বলগীয়া বিধানসভাৰ বাজেট অধিৱেশনত জনসাধাৰণৰ সহায়ক হোৱাকৈ বাজেট দাখিল কৰা হ'ব বুলি বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ প্ৰকাশ আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ৰ এখন খেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে কানাডাৰ 1-0 গ'লত জয়লাভ। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। এতিয়া জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।

শ্ৰোতাসকলে আমাৰ অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। এতিয়া আৰম্ভ কৰিছো ৰূপালী ঢৌ অনুষ্ঠানৰ প্ৰথমে শুনাবলৈ লৈছো পুলক বেনাৰ্জী আৰু হৈমন্তী শুক্লাৰ কণ্ঠত দূৰণিৰ ৰং ছবিখনৰ এটি গীত।

দূৰণিৰ ৰং ছবিখনৰ গীতটি শুনিলে অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো আলকা য়াগনিক আৰু কুমাৰ চানুৰ কণ্ঠত দিলকা ৰিষ্টা ছবিখনৰ এই গীতটি।

দিল কা রিস্তা ছবিখনৰ গীতটি শুনিলে আলকা ইয়াগনিক আৰু কুমাৰ চানুৰ কণ্ঠত। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো পাপন আৰু প্ৰণালী কলিতাৰ কণ্ঠত খেল ছবিখনৰ এটি গীত।

ফিদা ছবিখনৰ গীতটি শুনিলে। এইবাৰ গুৰু ছবিখনৰ এটি গীত শুনাবলৈ লৈছো হৰিহৰণ আৰু আলকা য়াগ্নিকৰ কণ্ঠত।

সঞ্জু ছবিখনৰ সুখবিন্দৰ সিং আৰু শ্ৰেয়া ঘোষালৰ কণ্ঠৰে গীতটিৰে সামৰা হল ৰূপালী ঢৌ অনুষ্ঠানটিৰ। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া সময় পোৱা 9:45 গৈছে অন্তপৰিলাজিৰ খ শাখাৰ প্ৰথম অধিৱেশনৰো। দ্বিতীয় অধিৱেশন মুকলি কৰা হ'ব দিনৰ 11:30 বজাত। নমস্কাৰ।

নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আজিৰ দ্বিতীয় অধিৱেশনৰ অনুষ্ঠান। প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টছত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত। এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত দেৱকুমাৰ সিং, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, মনোজ হাজৰিকা, আনোৱাৰ আলী আৰু মায়ামণি শৰ্মা, ট্ৰান্সমিটাৰত অজয় আনন্দ, তিলক চন্দ্ৰ দাস আৰু আছিফ আহমেদ, আৰু ষ্টুডিঅ'ত মই আৰাধনা বৰা। এতিয়া আৰম্ভ কৰিছো গীতিমালিকাৰ গীতৰ অনুষ্ঠানটিৰ। অনুষ্ঠানৰ প্ৰথমে শুনাবলৈ লৈছো সংগীতা কাকতিৰ কণ্ঠত কাকুল চলিহাই লিখা এটি গীত, প্ৰযোজনা বিপুল বৰুৱাৰ।

সংগীতা কাকতিৰ কণ্ঠত কাকুল চলিহাই লিখা গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো দিগেন মহন্ত আৰু মিনতি গগৈৰ কণ্ঠত ডিম্পেশৰ দাসে লিখা এটি গীত, প্ৰযোজনা বিপুল বৰুৱাৰ।

দিগেন মহন্ত আৰু মিনতী গগৈৰ কণ্ঠত ডিম্বেশ্বৰ দাসে লিখা গীতটি শুনিলে। এইবাৰ শুনাবলৈ লৈছো ব্ৰজেন ৰায়চৌধুৰীয়ে লিখা আৰু হায়দৰ আলীৰ প্ৰযোজনাত ৰহিমা কলিতা বেগমৰ কণ্ঠৰ এই গীতটি।

ৰহিমা কলিতা বেগমৰ কণ্ঠত ব্ৰজেন ৰায়চৌধুৰীৰ লিখা গীতটি শুনিলে। শ্ৰোতাসকলে গীতিমালিকাৰ গীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো খগেন দত্তৰ কণ্ঠত হীৰেণ ভট্টাচাৰ্যৰ লিখা এটি গীত, প্ৰযোজনা হীৰেণ গোহাঁইৰ।

খগেন দত্তৰ কণ্ঠত হীৰেণ ভট্টাচাৰ্যই লিখা গীতটি শুনিলে। অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছো বিউটি শৰ্মা বৰুৱাৰ কণ্ঠত দ্বিজেন্দ্ৰমোহন শৰ্মাই লিখা এটি গীত, প্ৰযোজনা বিপুল বৰুৱাৰ।

নমস্কাৰ, সমশ্ৰোতালৈ প্ৰীতিভৰা সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ লৈছো যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ যোগে। ষ্টুডিঅ'ত মই প্ৰাঞ্জিত প্ৰীতম কলিতা আৰু মোৰ সৈতে আছে কৰিশ্মা পূজাৰী।

0: প্ৰিয় শ্ৰোতা, এতিয়া জানোৱা হওকচোন কি কি অনুষ্ঠানেৰে সজোৱা হৈছে আমাৰ আজিৰ যুৱবাণী। আজি 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ প্ৰচাৰৰ সময় 5:55। 6:10 শুনিবলৈ পাব পল্লৱী গগৈৰ কথিকা ছ'চিয়েল নেটৱৰ্কিং আৰু ইয়াৰ ব্যৱহাৰ। 6:30 অনুষ্ঠান শুনিবলৈ পাব 6:30। যুৱ সাহিত্যৰ অনুষ্ঠানটি শুনিবলৈ পাব 7:20। একক ছবিৰ গীতৰ অনুষ্ঠান শুনিবলৈ পাব 7:50। 8:00 আগবঢ়োৱা হ'ব বৃন্দগান। ধ্ৰুৱজ্যোতি দাসৰ বেহেলাবাদন শুনিবলৈ পাব 8:05। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানটিৰে সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী।
1: প্ৰিয় শ্ৰোতা, এইখিনিতে জানোচোন আহক কাইলৈনো কি কি অনুষ্ঠানেৰে সজোৱা হৈছে আমাৰ যুৱবাণী। আজিৰ দৰে 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান প্ৰচাৰৰ সময় 5:55। পৰিণীতা গোস্বামীৰ কণ্ঠত বৰগীত শুনিবলৈ পাব 6:10। শতাব্দী শৰ্মাৰ কণ্ঠত আধুনিক গীত শুনিবলৈ পাব 6:30। ৰিভাৰ ডলফিন নামৰ প্ৰামাণ্য আলেখ্যখন শুনিবলৈ পাব 7:20। আগবঢ়াব স্নেহা পাঠক আৰু পম্পী মালাকাৰে। জিকিৰ শুনিবলৈ পাব 7:50।

এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ ষ্টুডিঅ'ত আছো মই প্ৰাঞ্জিত প্ৰীতম কলিতা, মোৰ সৈতে আছে কৰিশ্মা পূজাৰী। সময় এতিয়া 5:15 আৰু 5 ছেকেণ্ড আৰু আগবঢ়াবলৈ লৈছোঁ গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। প্ৰথমে শুনোৱা হওক জয়ন্ত হাজৰিকাৰ কণ্ঠত এই গীতটি।

জয়ন্ত হাজৰিকাৰ কণ্ঠত বৃষ্টি ছবিখনৰ পৰা গীতটি শুনিলে। গীতৰ কথা আছিলে ভূপেন হাজৰিকাৰ। প্ৰিয় শ্ৰোতা, এইবাৰ আগবঢ়াইছো বৃষ্টি ছবিখনৰ পৰাই আন এটি গীত। গীতৰ কথা ভূপেন হাজৰিকাৰ, সুৰ জয়ন্ত হাজৰিকাৰ।

শ্ৰোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। মনোৰঞ্জনত শুনিবলৈ পালে দূৰণিৰ ৰং ছবিখনৰ পৰা পুলক বেনাৰ্জী আৰু হৈমন্তী শুক্লাৰ কণ্ঠত এই গীতটি। প্ৰিয় শ্ৰোতা, এইবাৰ শুনোচোন আহক হৈমন্তী শুক্লাৰ কণ্ঠত আন এটি গীত।

শ্ৰোতাসকলে শুনি আছে দূৰণিৰ ৰং ছবিখনৰ কেইটিমান গীত। এইবাৰ আগবঢ়াবলৈ লৈছো আৰতী মুখাৰ্জীৰ কণ্ঠত এই গীতটিৰ কথা বংকিম শৰ্মা।

শ্ৰোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। প্ৰিয় শ্ৰোতা, এইবাৰ আগবঢ়াবলৈ লৈছো মন মন্দিৰ ছবিখনৰ কেইটিমান গীত। প্ৰথমে শুনোচোন আহক ঋদীপ দত্ত আৰু ইলা মুখাৰ্জীৰ কণ্ঠত এই গীতটি।

প্ৰিয় শ্ৰোতা, আপোনালোকে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। মনোৰঞ্জনত শুনিবলৈ পালে মন মন্দিৰ ছবিখনৰ কেইটিমান গীত। এইবাৰ আগবঢ়াবলৈ লৈছো আই মোৰ জনমে জনমে ছবিখনৰ কেইটিমান গীত। প্ৰথমে শুনোচোন আহক সংগীতা কাকতি, দীপেন বৰুৱা আৰু কবিতা বৰঠাকুৰৰ কণ্ঠত এই গীতটি।

অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ সংগীতা কাকতি, দীপেন বৰুৱা আৰু কবিতা বৰঠাকুৰৰ কণ্ঠত আই মোৰ জনমে জনমে ছবিখনৰ পৰা এই গীতটি।

0: সংগীতা কাকতিৰ কণ্ঠত আইমোৰ জনমে জনমে ছবিখনৰ পৰা গীতটি শুনিলে। শ্ৰোতা, এতিয়া আগবঢ়াবলৈ লৈছোঁ নিয়োগ প্ৰত্যাশী যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান।
1: ভাৰত সেন্সাৰ নিগম লিমিটেডত খালী হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যন, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ, ইনফৰ্মেশ্যন টেকনলজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত বিই বা বিটেক ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিক্স বা কম্পিউটাৰ ছায়েন্স বিষয়ত এমএছচি ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট bsnl.co.in এই ৱেবছাইটটি চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালী হোৱা 11টা এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ, লগতে 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dgm.assam.government.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই। ষ্টেট বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1500টা প্ৰভিজনাৰী অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 8 জুলাই। পুনৰ এবাৰ কৈছোঁ sbi.bank.in। আবেদনৰ শেষ তাৰিখ 8 জুলাই। দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডত খালী হোৱা 25টা এছিষ্টেণ্ট মেনেজাৰ অথবা এছিষ্টেণ্ট ব্ৰাঞ্চ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 31,630 টকাৰ পৰা 82,290 টকালৈ, লগত 7,900 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী কমেও 55% নম্বৰ পাই স্নাতক হ'ব লাগিব অথবা যিকোনো বিষয়ৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। CAIIB MBA অথবা CA প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব। প্ৰাৰ্থী কমেও 4 বছৰৰ কৰ্ম অভিজ্ঞতা থকা হ'ব লাগিব। প্ৰাৰ্থীয়ে সম্পূৰ্ণ আবেদন পত্ৰ 30 জুনৰ ভিতৰত পোৱাকৈ এই ঠিকনালৈ পঠিয়াব লাগিব। দ্য মেনেজিং ডিৰেক্টৰ দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড, ফাৰ্ষ্ট ফ্ল'ৰ, হেড অফিচ, HB ৰোড, পাণবজাৰ, গুৱাহাটী, পিন 781001। বিতং তথ্যৰ বাবে acab.bank.in এই ৱেবছাইটটি চাব পাৰে। পুনৰ এবাৰ ঠিকনাটি মই কৈ দিছোঁ। দ্য মেনেজিং ডিৰেক্টৰ দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড, ফাৰ্ষ্ট ফ্ল'ৰ, হেড অফিচ, HB ৰোড, পাণবজাৰ, গুৱাহাটী, পিন 781001। বিতং তথ্যৰ বাবে acab.bank.in এই ৱেবছাইটটি চাব পাৰে।
0: শিক্ষণ প্ৰশিক্ষণ সংস্থান ইমানেই।
2: অগ্নিযুগৰ গান,
3: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
4: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
3: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
2: প্ৰতি পুৱা 8:15 পৰা 8:25 সোধা কণ্ঠ।
0: প্ৰিয় শ্ৰোতা, খন্তেক পাছতে ক্ৰমে হিন্দী আৰু ইংৰাজীৰ বাতৰি শুনিবলৈ পাব।
5: আকাশবাণী সমাচার কে সাথ মে লভলিন নিগম। राष्ट्रपति द्रौपदी मुर्मू इस समय राष्ट्रपति भवन में आयोजित दूसरे रक्षा अलंकरण समारोह में वीरता पुरस्कार प्रदान कर रही हैं।

0: An Indian Army field hospital deployed in earthquake-hit Venezuela under Operation Amistad has become fully operational. It is providing free round-the-clock medical services to the people of Venezuela. The Indian Embassy in Venezuela said, an Indian medical team comprising experienced doctors has established a camp at the International La Rinconada racetrack in Caracas. It said the medical camp is now fully operational and services are open 24/7. Benchmark domestic equity indices ended almost 0.5% down today. Sensex fell 372 points to close at 76,728, while Nifty also dropped to settle at 23,946. And that is the end of this news bulletin.
1: আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। এতিয়া আগবঢ়াবলৈ লৈছো পল্লৱী গগৈৰ কথিকা ছ'চিয়েল নেটৱৰ্কিং আৰু ইয়াৰ ব্যৱহাৰ।
2: প্ৰযুক্তি বিজ্ঞানৰ উন্নতিৰ লগে লগে যোগাযোগ ব্যৱস্থাও ক্ৰমান্বয়ে উন্নত হ'বলৈ ধৰিছে। বৰ্তমান সময়ত যোগাযোগ ব্যৱস্থা ইমান সহজ আৰু কম খৰচী হৈ উঠিছে যে পৃথিৱীৰ প্ৰতিটো কোণত থকা প্ৰতিজন মানুহৰ লগত যোগাযোগ কৰিব পাৰি। দূৰত্বও এতিয়া যোগাযোগৰ ক্ষেত্ৰত একো বাধা নহয়। যোগাযোগ ব্যৱস্থাটো ক্ৰমে ৱায়াৰ্ড সঁজুলিৰ পৰা ক্ৰমান্বয়ে ৱায়াৰলেছ হ'বলৈ ধৰিছে। যোগাযোগৰ ক্ষেত্ৰত ইণ্টাৰনেটে এক অভূতপূৰ্ব পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে, যিবোৰ কম খৰচী আৰু সহজলভ্য বৰ্তমানেও ব্যৱহৃত হৈ আছে। ইণ্টাৰনেটে ছ'চিয়েল নেটৱৰ্কিং ছাইটৰ বৃদ্ধিত অৰিহণা যোগাইছে। ছ'চিয়েল নেটৱৰ্কিং ছাইটবোৰ বৰ্তমান অতি জনপ্ৰিয় যোগাযোগৰ এটা মাধ্যম। ছ'চিয়েল নেটৱৰ্কিং ছাইটবোৰ হৈছে এক প্ৰকাৰৰ অনলাইন মঞ্চ, য'ত বিভিন্ন মানুহে বিভিন্ন মানুহৰ লগত এক প্ৰকাৰৰ সামাজিক সম্বন্ধ স্থাপন কৰে, য'ত তেওঁলোকৰ একেধৰণৰ ব্যক্তিগত কেৰিয়াৰ চখ সম্পৰ্কীয় কথাবোৰ ইজনে সিজনৰ লগত আদান প্ৰদান কৰিব পাৰে। ইয়াত ব্যক্তিয়ে যোগাযোগ আৰু চিন্তা ধাৰণাসমূহ একে সময়তে বহুতো ব্যক্তিৰ লগত আদান প্ৰদান কৰিব পাৰে। ইয়াৰ জৰিয়তে তথ্যসমূহ যেনে ফটো, বিজ্ঞাপন, ভিডিঅ' আৰু বাৰ্তাসমূহ আদান প্ৰদান কৰিবলৈ সহজ। কিছুমান ব্যক্তিৰ কাৰণে ছ'চিয়েল নেটৱৰ্কিং ছাইটবোৰ মনোৰঞ্জনৰ এক কাৰক হৈ পৰিছে। যদিও ছ'চিয়েল ছাইটবোৰৰ প্ৰধান কাম বা উদ্দেশ্য যোগাযোগহে, ছ'চিয়েল ছাইটবোৰ বিভিন্ন প্ৰকাৰৰ আছে আৰু কোন ব্যক্তিয়ে কোনটো ছাইট বাছি লয় সেইটো ব্যৱহাৰ কৰোঁতাৰ সুবিধাৰ ওপৰত নিৰ্ভৰ কৰে। ছ'চিয়েল নেটৱৰ্কিং ছাইটে ব্যক্তিক একাউণ্ট খোলা আৰু পৰিচালনা কৰিবলৈ অনুমতি দিয়ে। একাউণ্টটো ব্যক্তিৰ এক পৰিচয় আৰু সেইটো ব্যক্তিয়ে ব্যৱহাৰ কৰে তেওঁৰ নিৰ্বাচিত দলে কিদৰে তেওঁক জানে তাৰ ওপৰত নিৰ্ভৰ কৰি। এটা একাউণ্টে ব্যক্তিক জানিবলৈ আৰু বিচাৰিবলৈ সুবিধা কৰি দিয়ে। ব্যক্তিয়ে ব্যক্তিৰ নিজৰ একাউণ্টলৈ কাক আমন্ত্ৰণ কৰিব তাৰ স্বাধীনতা ছ'চিয়েল ছাইটে ব্যক্তিসকলক প্ৰদান কৰিছে। ছ'চিয়েল নেটৱৰ্কিং ছাইটসমূহে পৰিয়ালৰ মানুহৰ লগত, বন্ধু বান্ধৱীৰ লগত, সহপাঠীসকলৰ লগত, সহকৰ্মীসকলৰ লগত সংযোগ কৰিবলৈ সহজ কৰি দিছে। ছাইটে ব্যক্তিসকলক দল বনাবলৈও অনুমতি প্ৰদান কৰিছে তেওঁলোকৰ প্ৰিয় ব্যক্তিসকলৰ লগত। দলসমূহ সাধাৰণতে নিৰ্ভৰ কৰে তেওঁলোকৰ ধ্যান ধাৰণা, প্ৰীতি আৰু উদ্দেশ্যৰ ওপৰত। এইটো সঁচা যে ব্যক্তিসকলৰ যদি একেধৰণৰ উদ্দেশ্য থাকে তেন্তে সংযোগ স্থাপন কৰিবলৈ সহজ হয়। ব্যক্তিয়ে নিজৰ একাউণ্টৰ টাইমলাইনত আৰু দলৰ টাইমলাইনত বিভিন্ন ধৰণৰ ফটো, ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ বাৰ্তাসমূহ পোষ্ট কৰিব পাৰে আৰু প্ৰতিজন সদস্যৰ চিন্তাধাৰাবোৰে তাত সহযোগ কৰে। ছ'চিয়েল মিডিয়া কনফাৰেন্সৰ এক নিপুণ পৰিৱৰ্তন হিচাপেও চাব পাৰি। ই অতি কম খৰচী মঞ্চ যি ভিডিঅ' বাৰ্তালাপ, ফটো আদিবোৰ পোষ্ট কৰাৰ সুবিধা দিয়ে। সেইকাৰণে ছ'চিয়েল নেটৱৰ্কিং ছাইটবোৰ মানৱ সমাজৰ এক অপৰিহাৰ্য অংগত পৰিণত হৈছে আৰু সমাজৰ প্ৰতিটো ক্ষেত্ৰতে ইয়াৰ প্ৰভাৱ মন কৰিবলগীয়া। ৰাজনীতি আৰু লোকসেৱাৰ ক্ষেত্ৰত ছ'চিয়েল নেটৱৰ্কে এক গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে। ভাৰত এখন গণতান্ত্ৰিক দেশ হোৱাৰ কাৰণে জনসাধাৰণে নিৰ্বাচিত কৰি দিয়া চৰকাৰে শাসন কাৰ্য চলায়। কিন্তু দুৰ্ভাগ্যবশত জনপ্ৰতিনিধিসকলৰ খুব কমেহে নিজৰ সমষ্টিৰ জনগণৰ সুখ সুবিধাৰ খবৰ ৰাখে। ৰাইজে তেওঁলোকক নিৰ্বাচিত কৰে যাতে তেওঁলোকৰ কল্যাণৰ অৰ্থে কাম কৰিব পাৰে, কিন্তু বাস্তৱত সেইটো হৈ নুঠেগৈ। কিন্তু

বৰ্তমান ছ'চিয়েল মিডিয়াই জনসাধাৰণক ভোটকেন্দ্ৰতকৈও ডাঙৰ ক্ষমতা দিছে, যাতে তেওঁলোকে মনৰ খুব মুকলিকৈ প্ৰকাশ কৰিব পাৰে। যদিহে ব্যক্তিসকলে কোনো বিষয়ত নিজৰ মতামত প্ৰকাশ কৰিব বিচাৰে বা নিজৰ সম্প্ৰদায়ক কোনো পৰিৱৰ্তনৰ বিষয়ে জনাব বিচাৰে, তেতিয়া ছ'চিয়েল নেটৱৰ্কিং ছাইটৰ যোগেদিও নিজৰ মতামত প্ৰকাশ কৰিব পাৰে। গুৰুত্বপূৰ্ণভাৱে ব্যক্তিসকলে নিজৰ নিজৰ পৰামৰ্শ চিন্তাধাৰাসমূহ জনপ্ৰতিনিধিসকলৰ আগত ৰাখিব পাৰে। সেয়েহে ছ'চিয়েল মিডিয়াৰ জনপ্ৰিয়তালৈ লক্ষ্য ৰাখি আজিৰ চৰকাৰৰ প্ৰায়বিলাক জনপ্ৰতিনিধিয়ে ছ'চিয়েল নেটৱৰ্কিং ছাইটসমূহ ব্যৱহাৰ কৰা দেখিবলৈ পোৱা গৈছে। টুইটাৰ, ফেচবুক আদি হৈছে জনপ্ৰিয় ছাইট যাৰ ব্যৱহাৰ তেওঁলোকে কৰা দেখা যায়। ব্যৱসায় আৰু বিজ্ঞাপন ক্ষেত্ৰখনতো ছ'চিয়েল নেটৱৰ্কিঙে এক প্ৰকাৰৰ চমকপ্ৰদ পৰিৱৰ্তনলৈ অহা দেখা গৈছে। ছ'চিয়েল নেটৱৰ্কিঙৰ সহায়ত ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়সমূহেও ডাঙৰ ব্যৱসায়সমূহৰ লগত সমানে ফেৰ মাৰিবলৈ সক্ষম হৈছে। পৰম্পৰাগত ব্যৱসায়ৰ বিজ্ঞাপনসমূহৰ খৰচৰ মাত্ৰাই সেইসকলক বিজ্ঞাপনৰ জগতৰ পৰা আঁতৰাই ৰাখিছিল। বৰ্তমান সময়ত ছ'চিয়েল নেটৱৰ্কিঙৰ যোগেদি বিজ্ঞাপনৰ খৰচৰ মাত্ৰা হ্ৰাস হৈছে, যিয়ে ক্ষুদ্ৰ ব্যৱসায়সমূহকো বিজ্ঞাপন দিবৰ বাবে আকৰ্ষিত কৰিছে আৰু এইদৰে সমগ্ৰ বিশ্বৰ গ্ৰাহকসকলৰ সন্মুখলৈ আহিবলৈ সক্ষম হৈছে। কুটিৰ শিল্পসমূহ আৰু ঘৰতে আৰম্ভ কৰা ক্ষুদ্ৰ ব্যৱসায়সমূহো ইয়াৰ জৰিয়তে লাভান্বিত হ'ব পাৰিছে। সাংবাদিকতা আৰু বাতৰি ক্ষেত্ৰতো ছ'চিয়েল নেটৱৰ্কিঙে এক প্ৰকাৰৰ জোৱাৰ আনিছে বুলিয়েই ক'ব পাৰি। নিউজ চেনেলসমূহৰ জনপ্ৰিয়তাও ক্ৰমান্বয়ে কমি অহা দেখা পোৱা গৈছে। ইয়াৰ একমাত্ৰ কাৰণ ছ'চিয়েল মিডিয়া। বৰ্তমান সময়ত প্ৰযুক্তিবিদ্যাৰ ইমানেই উন্নতি ঘটিছে যে প্ৰায়ভাগ নাগৰিকে ছ'চিয়েল মিডিয়াৰ দ্বাৰা চকুৰ পচাৰতে সকলোবোৰ খবৰ লাভ কৰে। স্মাৰ্টফোনসমূহ আৰু ইণ্টাৰনেটৰ সংযোগে ছ'চিয়েল মিডিয়াক জনপ্ৰিয় কৰাত আগভাগ লৈছে। সেয়েহে জনসাধাৰণে সংবাদ মাধ্যমৰ ওপৰত বেছি নিৰ্ভৰ নকৰা হৈছে। বৰ্তমান সাংবাদিকসকলেও নিজৰ মানদণ্ড উন্নত কৰিবলৈ ছ'চিয়েল মিডিয়াৰ মঞ্চত নামিবলৈ আৰম্ভ কৰিছে, কিয়নো বৰ্তমান ঘটনাৰ কাৰণসমূহ ইমান সহজতে জানিব পাৰি যে সংবাদ মাধ্যমে মিছা খবৰ, অপপ্ৰচাৰ আদিবোৰ প্ৰকাশ কৰাৰ পৰা আঁতৰত থাকিব লগা হৈছে। ছ'চিয়েল নেটৱৰ্কিঙে বহুতো ব্যক্তিক কম সময়তে যোগাযোগ কৰাটো সম্ভৱ কৰি তুলিছে, যিটোৱে এনে কিছুমান ছাইটৰ সৃষ্টি কৰিছে যিয়ে মানৱ সম্প্ৰদায়ক সহায় কৰিবলৈ আগবাঢ়ি আহিছে। লিংকডইন নামৰ ছাইটটোৱে নিবনুৱাসকলক চাকৰি বিচৰাত সহায় কৰিছে। চাকৰি প্ৰাৰ্থীয়ে তেওঁলোকৰ বায়'ডাটাসমূহ সেই ছাইটসমূহত আপলোড কৰি দিয়ে। নিযুক্তি দিয়াসকলে মাত্ৰ তেওঁলোকৰ পচন্দৰ যোগ্যতা বিচাৰিলেই হ'ল, তেওঁলোকেও সেইবোৰ ছাইটতে নিযুক্তিৰ বিজ্ঞাপনবোৰ দিয়ে। ছ'চিয়েল ছাইটবোৰে বিপদত পৰাসকলৰ বাতৰি প্ৰচাৰ কৰাটো যোগদান দিয়ে, যাৰ বাবে বাৰ্তাসমূহ সেইবোৰ ছাইটৰ যোগেদি অতি কম সময়তে বিভিন্নজনৰ ওচৰ পায়গৈ আৰু সেইটোৱে বহুতকে আগন্তুক বিপদৰ পৰা ৰক্ষাও কৰিছে। ঠিক সেইদৰে কিছুমান ছাইটত সুপ্ত প্ৰতিভা বিকাশ কৰাৰ সুবিধাও আছে। সেই ছাইটৰ সদস্যসমূহে তেওঁলোকৰ নিৰ্দিষ্ট উদ্দেশ্য আগত ৰাখি কিছুমান দল গঠন কৰে য'ত তেওঁলোকৰ প্ৰতিভাসমূহ প্ৰকাশ পোৱাত সহায়ক হয়। উপকাৰিতা আৰু অপকাৰিতা, এটা মুদ্ৰাৰে ইপিঠি আৰু সিপিঠি। যিদৰে ছ'চিয়েল নেটৱৰ্কিং ছাইটসমূহৰ বহুত উপকাৰিতা বা সুবিধা আছে, ঠিক তেনেদৰে অসুবিধা বা অপকাৰিতা বহুত আছে। কিছুমান দুষ্টচক্ৰই এইবোৰ ছাইটৰ সহায় লৈ কিছুমান ভুৱা অপপ্ৰচাৰ চলাই মানুহক বিভ্ৰান্ত কৰাও দেখা গৈছে। কিছুমানে নকল একাউণ্ট খুলি বহুতকে মানসিকভাৱে হাৰাশাস্তিও কৰা দেখা গৈছে। ছ'চিয়েল মিডিয়াৰ অত্যধিক ব্যৱহাৰে মানৱ সমাজৰ পৰম্পৰাগত সমাজ ব্যৱস্থাটো ভাঙোন আনিছে। ছ'চিয়েল নেটৱৰ্কিং ছাইটসমূহে বেছিকৈ ক্ষতিগ্ৰস্ত কৰিছে শিশু আৰু যুৱ সমাজক। মুঠৰ ওপৰত ব্যৱহাৰ কৰিব জনাসকলৰ কাৰণে ছ'চিয়েল নেটৱৰ্কিং ছাইটসমূহ আশীৰ্বাদ স্বৰূপ, কিন্তু ব্যৱহাৰ নাজানিলে ই কাৰোবাৰ কাৰণে অভিশাপো হৈ পৰিব পাৰে। বৰ্তমান সময়ত ছ'চিয়েল নেটৱৰ্কিং ছাইটসমূহত অসামাজিক কাৰ্য, ৰাষ্ট্ৰবিৰোধী কাৰ্যসমূহো গা কৰি উঠিছে, যিটো প্ৰতিজন নাগৰিকৰ বাবে অতি বিপদজনক কথা। গতিকে ছ'চিয়েল নেটৱৰ্কিং ছাইটসমূহত এনেবোৰ কাৰ্য একেবাৰে গ্ৰহণযোগ্য নহয় আৰু চৰকাৰে এই বিষয়ত ব্যৱস্থা লোৱাটো প্ৰয়োজন। শেষত ইয়াকে ক'ব পাৰি যে ছ'চিয়েল নেটৱৰ্কিং ছাইটসমূহ যোগাযোগৰ এক উৎকৃষ্ট

কবি হীরেন ভট্টাচার্যৰ কবিতা এজোপা গোলাপ। এন্ধাৰে এন্ধাৰে এটি জোনাকি উৰি আহি মোৰ বুকুত শুলে, তোমাৰ কথা ভাবিলে আকাশত নিৰলে এটি তৰা ফুল ফুলে, মোৰ বুকুত এজোপা গোলাপ কোণে ৰলে, তেজত এটোপা আঁতৰ ঢালি হৃদয় কোণে চুলে, তোমাৰ কথা ভাবিলে অকলে অকলে তৰাই তৰাই কথা পাতে, গোলাপৰ পাহে পাহে জোনাকীৰ জাক জ্বলে, মোৰ তেজৰ কোহে কোহে, মোৰ বুকুত এজোপা গোলাপ কোণে ৰলে।

কবিতা, তুমি যদি আহিলাহেতেন, কবি হীৰেণ ভট্টাচাৰ্য। ইচ্ছাৰ কোমল আঙুলিৰে ৰক্তস্ৰাৱী হৃদয়ৰ চিঙা তাৰবোৰ জোৰাবলৈ তুমি যদি আহিলাহেতেন, ঘৰমুৱা চৰাইজাকৰ সৈতে থুৰ মেলা ধানৰ বুকুৰে, নৈ হৈ বৈ অহা আবেলিৰ সোণোৱালী ৰদৰ দৰে। তুমি আহিলে আহোঁ বোলা আহি নাগেই আহে, মোৰ তেজৰ গালি ছাগলে তোমাৰ খোজৰ পদুম পাহে পাহে। তুমি যদি আহিলাহেতেন ৰদৰ সোণোৱালী কুঁহে কুঁহে,

পার্বতী প্রসাদ বৰুৱাৰ কবিতা ফটা বাহি। গোটেই বেলাতো বাহিকেই বজালা, নৈৰ পাৰতে ৰৈ ময়ো আছিলো কাষতে দুল গল। বাহিত বজালা মোৰ জীৱনৰে কথা, ইমান মিঠা ইমান ধুনীয়া ৰাগিনী বজালা, সুৱদি সুৰীয়াকৈ যাবৰ বেলিকা বাহিটো ঠেকেচি গলা। আল ফুল কৰি বুটলি লৈ ইমান ফুৱালো, বাহি নেবাজিলে চাওঁচো বাহিটো ফটা।

হীৰেণ ভট্টাচাৰ্যৰ কবিতা সি। তোমাক বিচাৰি আহি সি উভতি গ'ল, স্তব্ধতাৰ নিৰ্জন অন্ধকাৰত অৰ্থহীন পোহৰত ইতস্তত সি তোমাক বিচাৰিছিল। তাৰ ক্ষমাহীন মুখৰ কুঞ্চিত ৰেখাত স্পষ্ট হৈ উঠিছিল সূৰ্যৰ দৰে প্ৰখৰ আৰু প্ৰত্যক্ষ পোহৰ। স্বাস্থ্যোজ্জ্বল এটি পুৱাৰ তেজ ৰঙা ফুলৰ দৰে উজ্জ্বল তাৰ শৰীৰ থৰ থৰকৈ কঁপিছিল আমাৰ নৈৰাজ্যৰ নিস্তব্ধতাত। মোৰ ভয় লাগিছিল সি যদি তোমাক লগ পায়। মই দুৱাৰ খিৰিকীবোৰ বন্ধ কৰি দিলোঁ। হৃদয়ৰ দীনতাৰ দাহনত অকলে অকলে মই কান্দো। কি যে ভয়াৱহভাৱে আমি অসহায়।

যতীন্দ্রনাথ দুৱৰাৰ কবিতা শেহৰ বিন। আজি মই সামৰিলো গান ফাগুনৰ বুলনিত, সমীৰৰ বুলনিত নুঠে মোৰ হিয়া ভৰা টান, মাৰ্গল জীৱনৰ গান। ঋণী ঋণী আশাৰ পোহৰ মিচিকি হাঁহিৰে চাই দূৰতে আঁতৰি যায়, মাথোমোৰ নাচাপে ওচৰ সুদূৰৰ উজ্জ্বল পোহৰ। নামানিবা পুৱাৰ সপোন, কুলো কুলো গীত গাই নৈখনি বৈ যায়, কোনো কাৰো নহয় আপোন, মিছা মোৰ মায়াৰ সপোন। অভিমান অন্তৰত লৈ জীৱনৰ বাট বুলি চেনেহৰ কুসুম তুলি, মিছাতে গুঠিলা মালা বহী অকলে, অভিমান অন্তৰত লৈ পশ্চিমত বেলি মাৰি যায়। চোৱা হওঁ সুদূৰত ধীৰে ধীৰে আন্ধাৰত জীৱনৰ পোহৰ পলায়, লাহে লাহে পশ্চিমত বেলি মাৰি যায়। আৰু তুমি নবজাবা বিন, অতীতৰ পুথিপাজি সামৰা সকলো আজি, চেনেহৰ প্ৰতিধ্বনিত হীৰে হয় ক্ষীণ, হওক আজি অনন্তত লীন, বাটৰুৱা তুমি থোৱা জীৱনৰ বিন।

0: যুব আবৃত্তিৰ অনুষ্ঠান শুনিলে।
1: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ খন্তেক পাছতে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ টেলিফোনযোগে ধেমাজিৰ বান পৰিস্থিতি পৰ্যালোচনা। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্ত আৰু জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁইৰ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন। মন্ত্ৰী ডাঃ অনুজ বেগুৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য প্ৰযুক্তি বিভাগৰ গ্ৰীষ্মকালীন ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচী 2026 উদ্বোধন। পৰিসংখ্যা ক্ষেত্ৰলৈ প্ৰয়াত অধ্যাপক প্ৰশান্ত চন্দ্ৰ মহালেনবিছৰ অৱদানৰ স্বীকৃতিস্বৰূপে আজি ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস পালন। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত ব্ৰাজিল জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে জুলি শৰ্মা বৰুৱা। এতিয়া শুনক বিতং বাতৰি। ধেমাজি জিলাৰ বান পৰিস্থিতি পূৰ্বতকৈ সামান্য উন্নত হৈছে। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈছে। জোনাইৰ চিলে আৰু জোনাই নৈৰ বাঢ়নী পানীয়ে বাহিৰ জোনাই, লোহিজান, লোহিতপুৰ দেউৰী, বেৰা বেংগলী, অকলেণ্ডকে ধৰি কমেও 20খন গাঁও জলমগ্ন কৰিছে। একেদৰে দিখাৰী নৈৰ বানে জোনাই অঞ্চলৰ 15খনৰো অধিক গাঁও বুৰাই পেলাইছে। জিলাখনত বৰ্তমানলৈকে বানত ক্ষতিগ্ৰস্ত প্ৰায় 12,000 লোকৰ বাবে 9টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে। ইপিনে চিমেণ্ট নৈৰ বাঢ়নী পানীয়ে কালি নৈখনৰ ওপৰত থকা ৰেল দলঙৰ এটা অংশ খহাই নিয়াত চিলাপথাৰ আৰু মুৰ্কং চেলেকৰ মাজত অনিৰ্দিষ্টকাললৈ ৰেল যোগাযোগ বন্ধ হৈ পৰিছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে অৰুণাচল প্ৰদেশত ভূমিস্খলনৰ ফলত কালি চিচি মাগি ব্লক পইণ্টত চিচি নদীৰ সোঁত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত নদীখনৰ স্বাভাৱিক জলধাৰা বন্ধ হৈ পৰে। ইয়াৰ ফলত ধেমাজি জিলাৰ বিভিন্ন অংশত আকস্মিক বানৰ আশংকাই দেখা দিয়ে। জিলাখনৰ বান পৰিস্থিতি সন্দৰ্ভত এয়া আমাৰ ধেমাজিৰ সংবাদদাতা হৰেন্দ্ৰনাথ শৰ্মা।
2: বিগত কেইবাদিনো ধৰি অৰুণাচল প্ৰদেশৰ লগতে ধেমাজি জিলাত হৈ থকা মুখলধাৰ বৰষুণৰ ফলত জিলাখনত শেহতীয়াকৈ সৃষ্টি হোৱা বান পৰিস্থিতি আজি কিছু উন্নত হৈছে। অৰুণাচলৰ পৰা বৈ অহা খৰচুটা, চিলে, দিখাৰী, চিমেণ্ট, ডিমৌ আদি পাহাৰীয়া নৈসমূহৰ আকস্মিক বানত কালি জিলাখনৰ জোনাই, চিমেণ্ট চাপৰি, ডিমৌ আদি অঞ্চলত অৱৰ্ণনীয় বানপানীয়ে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছিল। ইফালে আজি অৰুণাচলৰ লগতে জিলাখনত বৰষুণৰ পৰিমাণ কম হোৱাৰ পৰিপ্ৰেক্ষিতত পাহাৰীয়া নৈসমূহৰ জলস্তৰ হ্ৰাস পোৱাত বান পৰিস্থিতি আজি কিছু উন্নত হৈছে। কালি জোনাই ৰাজহচক্ৰৰ 181খন আৰু চিচিবৰগাঁও ৰাজহচক্ৰৰ 130খন গাঁও বানৰ কবলত পৰিছিল যদিও আজি বান আক্ৰান্ত গাঁৱৰ সংখ্যা হ্ৰাস পাইছে। বৰ্তমানে জিলাখনৰ জোনাইত 2টা আৰু চিচিবৰগাঁও ৰাজহচক্ৰত 3টা আশ্ৰয় শিবিৰত প্ৰায় 600 পৰিয়ালে আশ্ৰয় গ্ৰহণ কৰি আছে বুলি প্ৰশাসনৰ সূত্ৰে জানিবলৈ দিছে। ইপিনে আজি অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত আৰু জলসম্পদ বিভাগৰ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে ধেমাজি জিলাৰ ভয়াৱহ বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে জোনাই সমষ্টি ভ্ৰমণ কৰে। তেওঁলোকে বানত ক্ষতিগ্ৰস্ত লোকসকলৰ সমস্যা আজি বুজ লোৱাৰ লগতে প্ৰয়োজনীয় সকলো ধৰণৰ ব্যৱস্থাৱলী তদাৰক কৰে।
1: ধেমাজি বানৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি টেলিফোনযোগে পৰিস্থিতিৰ বুজ লয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁক উদ্ধাৰ আৰু সাহায্য অভিযানৰ বিষয়ে সবিশেষ অৱগত কৰে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্ত আৰু জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে জিলাখনৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ক্ষতিগ্ৰস্তসকলৰ সৈতে মত বিনিময় কৰে। তেওঁলোকে বন্যাৰ্তসকলক প্ৰয়োজনীয় অনুসৰি সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে। দুয়োগৰাকী মন্ত্ৰীয়ে জোনাই সমজিলা কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠকতো মিলিত হয়। বৈঠকত উদ্ধাৰ অভিযান, আশ্ৰয় শিবিৰৰ ব্যৱস্থা, সাহায্য বিতৰণকে ধৰি ভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰা হয়। বৈঠকৰ পাছত জলসম্পদ মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত এইদৰে কয়।
3: আৰু আজিৰ পৰা আমাৰ ৰিলিফো দিয়া আৰম্ভ কৰিব আৰু আমাৰ স্বাস্থ্য বিভাগৰ পৰা আৰম্ভ কৰি সকলোখিনি আমাৰ হস্ত হৈ আছে আৰু বিশেষকৈ আমাৰ ৰাস্তা পদূলিসমূহ গাঁৱৰ ভিতৰলৈ হোৱাৰ বাবে আমাৰ যথেষ্টখিনি দিগদাৰ আছে। আমাৰ ইয়াত তেনেধৰণে আমি ভাবিছিলোঁ ডাউন ষ্ট্ৰিমত বহুতখিনি হ'ব বুলি আমি সষ্টম হৈ আছোঁ। যিকোনো বিপদৰ পৰা আজি ৰাইজক যাতে উদ্ধাৰ কৰিব পাৰোঁ আমি দুয়োজন মন্ত্ৰী, বিধায়ক, সাংসদৰ পৰা আৰম্ভ কৰি আমাৰ প্ৰশান্ত ভণ্ডামণি আহিছে, সকলোৱে মিলি আমি ৰাইজক সহায় কৰিবলৈ আজি আহিছোঁ আৰু আমি সকলো সষ্টম হৈ আহিছোঁ।
1: বানৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্য জীৱ জন্তুসমূহে ৰাষ্ট্ৰীয় ঘাইপথেদি পাৰ হোৱাৰ পৰিপ্ৰেক্ষিতত জীৱ জন্তুৰ সুৰক্ষাৰ বাবে 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ 6টা এনিমেল কৰিডৰত অত্যাধুনিক ছেন্সৰ কেমেৰা সংস্থাপন কৰা হৈছে। এই পথছোৱাৰে 40 কিলোমিটাৰতকৈ অধিক বেগত যান বাহন চলাব নোৱাৰিব বুলি প্ৰকাশ কৰা হৈছে। ইপিনে শিৱসাগৰ জিলাৰ দিচাংমুখ, অফলা, সৰাগুৰিকে ধৰি বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ আজি শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অভিভাৱক মন্ত্ৰী তথা

0: সাংস্কৃতিক মন্ত্রী বিমল বৰাই পরিদর্শন করে। তেওঁ সংশ্লিষ্ট বিভাগসমূহক বানৰ সময়ত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সন্দৰ্ভত নিৰ্দেশনা দিয়ে। পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে বান প্ৰতিৰোধ আৰু অঞ্চলটোৰ সুৰক্ষাৰ বাবে শীঘ্ৰে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস দিয়ে।
1: মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ যিসমূহ বান আক্ৰান্ত অঞ্চল আছে সেই অঞ্চলসমূহত যাতে প্ৰি ফ্লাড মেনেজমেণ্ট আমি গোটেই বিষয়খিনি চোৱা চিতা কৰি জনসাধাৰণৰ সা সম্পত্তি জীৱন ইত্যাদিসমূহ যাতে অধিক ক্ষয় ক্ষতি নহয় তাৰ কাৰণে প্ৰি মেজাৰ হিচাপে আজি আমি শিৱসাগৰ জিলাৰ বিশেষভাৱে এই দিচাংমুখ দিশমুখ এই অঞ্চলসমূহ আমি পৰিভ্ৰমণ কৰিবলৈ আহিছোঁ। স্থানীয় ৰাইজৰ লগত আমি কথা বতৰা মিলিত হৈছোঁ। জিলা প্ৰশাসনৰ সকলো বিষয়ববীয়া ৰিলেটেড ডিপাৰ্টমেণ্টৰ সকলো বিষয়ববীয়াসকল আমাৰ লগত আছে।
0: মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ উপস্থিতিত পৰিৱেশ আৰু বন বিভাগ তথা বিত্ত বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয়। এই বৈঠকত বনজ আৰু খনিজ সম্পদৰ পৰা ৰাজ্যৰ ৰাজহ বৃদ্ধি কৰাৰ বাবে ই ট্ৰেঞ্জিট পাৰ্মিট ব্যৱস্থাৰ সৰলীকৰণ, জি এছ টি ফাঁকি ৰোধকে ধৰি বিভিন্ন বিষয়ত কঠোৰ ব্যৱস্থা ল'বলৈ মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে আজি 765 কোটি টকা ব্যয় সাপেক্ষ গুৱাহাটীৰ আৰ জি বৰুৱা ক্ৰীড়া প্ৰকল্পস্থলী পৰিদৰ্শন কৰি কাম কাজৰো বুজ লয়। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক জুলি শৰ্মা বৰুৱাৰ পৰা।
2: গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য প্ৰযুক্তি বিভাগে আজি গ্ৰীষ্মকালীন ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচী 2026ৰ শুভাৰম্ভ কৰে। শিক্ষা আৰু তথ্য প্ৰযুক্তি বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ বেগুৱাই উদ্বোধন কৰা এই কাৰ্যসূচীত দেশৰ বিভিন্ন শিক্ষানুষ্ঠানৰ মুঠ 280 গৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। কৃত্ৰিম বুদ্ধিমত্তা, মেচিন লাৰ্ণিং, জেনেৰেটিভ এ আই, নেচাৰেল লেংগুৱেজ প্ৰচেছিং, চাইবাৰ সুৰক্ষা, কম্পিউটাৰ ভিজন, ডাটা ছায়েন্স, মাল্টিমিডিয়া, ভি এফ এক্স, এ আই ফৰ কগনিশ্যন আৰু কম্পিউটাৰ হাৰ্ডৱেৰ তথা নেটৱৰ্কিং আদি 11টা অত্যাধুনিক বিষয় এই কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰা হৈছে। অনুষ্ঠানত ভাষণ দি মন্ত্ৰী ডাঃ পেগুৱে ৰাজ্যখনত তথ্য প্ৰযুক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত শক্তিশালী পৰিৱেশ গঢ়ি তোলাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি মন্তব্য কৰে। তেওঁ কয় যে যুৱ প্ৰজন্ম ভৱিষ্যতৰ উপযোগী ডিজিটেল দক্ষতাৰে সজ্জিত হ'ব লাগিব যাতে তেওঁলোকে অসমৰ জ্ঞানভিত্তিক ডিজিটেল অৰ্থনীতি গঢ়ি তোলাত নেতৃত্ব দিব পাৰে। অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ ননীগোপাল মহন্তই অংশলৈ কয় যে বিশ্ববিদ্যালয়খনৰ ঐতিহ্য আৰু প্ৰযুক্তিৰ সমন্বয়ৰ ওপৰত তেওঁ বিশেষ গুৰুত্ব আৰোপ কৰিছে। অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰি প্ৰযুক্তি গুৰু অধ্যাপক শিখৰ কুমাৰ শৰ্মাই কয় যে ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচী ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ ফলপ্ৰসূ ৰূপায়ণৰ উল্লেখযোগ্য পদক্ষেপ। এই গ্ৰীষ্মকালীন ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচী অহা 22 জুলাইত অন্ত পৰিব। তথ্য প্ৰযুক্তি বিভাগৰ বিশেষজ্ঞ শিক্ষক শিক্ষয়িত্ৰী আৰু শিকন সহায়কৰ তত্বাৱধানত বিভাগীয় পৰীক্ষাগাৰত এই প্ৰশিক্ষণ অনুষ্ঠিত হ'ব। আজি ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস। পৰিসংখ্যা ক্ষেত্ৰলৈ প্ৰয়াত অধ্যাপক প্ৰশান্ত চন্দ্ৰ মহালেন বিশ্বৰ অৱদানৰ স্বীকৃতিস্বৰূপে তেওঁৰ উপজাত দিনটোত এই দিৱস পালন কৰা হয়। ভাৰতীয় পৰিসংখ্যাৰ ভিত্তিস্বৰূপ হিচাপে জনাজাত অধ্যাপকগৰাকীয়ে দেশৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। শিক্ষামন্ত্ৰী ডঃ ৰণোজ বেগুৱাই আজি পৰিসংখ্যা দিৱস উপলক্ষে অধ্যাপক মহালেন বিশ্বৰ পৰিসংখ্যা ক্ষেত্ৰলৈ অৱদানক সোঁৱৰণ কৰে। তেওঁ কয় যে এইগৰাকী মহান পৰিসংখ্যাবিধে ভাৰতৰ আধুনিক পৰিসংখ্যা ক্ষেত্ৰৰ ভেটি নিৰ্মাণ কৰিছিল। অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি পৰিসংখ্যা বিভাগৰ উদ্যোগত আজি ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস উদযাপন কৰা হয়। ভাৰতীয় পৰিসংখ্যাৰ জনক প্ৰশান্ত চন্দ্ৰ মহালেন বিশ্বৰ 133 সংখ্যক জয়ন্তীৰ লগত সংগতি ৰাখি উদযাপন কৰা বিশেষ বক্তৃতা অনুষ্ঠানত কৃষি বিজ্ঞান গুৰু ডঃ প্ৰসন্ন কুমাৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। জুবিন গাৰ্গৰ মৃত্যু গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত অভিনেতা ৰবি শৰ্মাই আজি চতুৰ্থবাৰৰ বাবে সাক্ষ্য প্ৰদান কৰে। আজি সাক্ষ্য প্ৰদান কালত অভিযুক্ত অমৃত প্ৰভা মহন্তৰ অধিবক্তাই অভিনেতাগৰাকীক জেৰা কৰে। অৱশ্যে অভিযুক্ত পক্ষৰ অধিবক্তাৰ জেৰা প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱাত অভিনেতা শ্ৰীশৰ্মাক পুনৰ আদালতত উপস্থিত থাকিবলৈ কোৱা হৈছে। আজি সাক্ষ্য প্ৰদান সন্দৰ্ভত অভিনেতাগৰাকীয়ে এইদৰে কয়।
3: এই 4 দিনতো আটাইতকৈ বেছি সময় লাগিলে অমৃত প্ৰভা মহন্তৰ, কাৰণ গোটেই ফটোগ্ৰাফবিলাক তেওঁলোকে দেখুৱাই তাৰ বিষয়ে সুধিলে আৰু প্ৰথমতে কৰিছিলে শ্যামকানু মহন্তৰ উকিলে ডিফেন্সে। আজি অমৃত প্ৰভা শেষ কৰি সন্দীপন গাৰ্গৰ উকিলে মোৰ জেৰা নকৰিলে। আজি তেওঁলোকৰ একো সুধিবলগীয়া নাই বুলি ক'লে, আজিও কমপ্লিট নহ'ল। গতিকে মানে আমি অনুমান কৰিব পৰাকৈ চাগে আৰু মই দুদিন আহিব লাগিব, আৰু লাষ্টৰ দিনাখন যদি শেষ নহয় তেতিয়া চাগে আৰু এদিন এক্সটেণ্ড হ'ব। কিন্তু এতিয়া মোৰ শেখৰজ্যোতি গোস্বামী হৈ যোৱাৰ পাছত সিদ্ধাৰ্থ

0: শর্মাৰটো থাকিব।
1: ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু নগাঁও জিলাৰ একাংশ ব্যক্তিগত বিদ্যালয় পঞ্জীয়ন আৰু সেৱাৰ কোড আবণ্টনৰ ক্ষেত্ৰত দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱাৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত আজি অসম চৰকাৰৰ শিক্ষা বিভাগৰ সচিব কৃষ্ণ বৰুৱাই নগাঁও সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত উপস্থিত হয়। সচিবগৰাকী পৰিদৰ্শক মুকুল কুমাৰ নাথৰ সৈতে প্ৰায় দুঘণ্টা সময় আলোচনাত মিলিত হয়। সকলো ধৰণৰ নথি পত্ৰ পৰীক্ষা কৰাৰ লগতে সংশ্লিষ্ট বিদ্যালয়সমূহৰ লগত ভালদৰে কথা পতাৰ পাছতহে সকলো কথা মুকলিকৈ প্ৰকাশ কৰিব পৰা যাব বুলি সচিবগৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে। শ্ৰীভূমি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি জিলাখনৰ সামগ্ৰিক উন্নয়ন আৰু জনকল্যাণমূলক প্ৰকল্পসমূহৰ অগ্ৰগতি সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। খাদ্য, ৰাজহুৱা বিতৰণ, গ্ৰাহক পৰিক্ৰমা, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত জিলাখনৰ নগৰীয়া আন্তঃগাঁথনি অধিক শক্তিশালী কৰা, বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ দ্ৰুত উন্নয়ন আৰু ফলপ্ৰসূ ৰূপায়ণ নিশ্চিত কৰা আৰু জনসেৱা অধিক গতিশীল কৰি তোলা আদি বিষয়ৰ ওপৰত বিশদ আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে সংশ্লিষ্ট বিভাগসমূহক নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সকলো কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানলৈ যোৱা পথছোৱা নান্দনিক ৰূপত গঢ়ি তোলাৰ বাবে নগাঁও চহৰৰ পৰা বটদ্ৰৱা অভিমুখী পথৰ দুয়োকাষে গছপুলি ৰোপণ কৰি সুন্দৰ কৰি তোলাৰ পদক্ষেপ লোৱা হৈছে। নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত এই পথছোৱা পৰিৱেশ সুৰক্ষাৰ লগতে যাত্ৰা পথৰ সৌন্দৰ্য বৰ্ধনৰ বাবে শাৰী শাৰীকৈ কৃষ্ণচূড়া, ৰাধাচূড়া, সোণাৰু, এজাৰ আৰু নাহৰৰ দৰে থলুৱা গছসমূহ ৰোপণৰ পদক্ষেপ লোৱা হৈছে। আজি বটদ্ৰৱা বিধায়ক ৰূপ শৰ্মা আৰু জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই এই ব্যৱস্থাৰ শুভাৰম্ভ কৰে। তেজপুৰৰ ব্ৰহ্মপুত্ৰৰ বুকুত থকা ঐতিহাসিক হৰ্যৰ বৰ্মনৰ শিলালিপি সংৰক্ষণৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। আজি জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে লোক নিৰ্মাণ বিভাগৰ অভিযন্তাকে ধৰি জ্যেষ্ঠ বিষয়া আৰু তেজপুৰ সাহিত্য সভাৰ বিষয়ববীয়াৰ সৈতে শিলালিপি খোদিত থকা প্ৰকাণ্ড শিলটো পৰিদৰ্শন কৰে। আয়ুক্তগৰাকীয়ে কয় যে বাৰিষাৰ পাছতে জলসম্পদ, পুৰাতত্ব আৰু লোক নিৰ্মাণ বিভাগৰ যৌথ প্ৰচেষ্টাত এই শিলালিপি সংৰক্ষণৰ ব্যৱস্থা লোৱা হ'ব। পৰ্যটক আৰু গৱেষকসকলে শিলালিপি ওচৰলৈ গৈ অধ্যয়ন কৰিব পৰাকৈ পানীত এটা কংক্ৰিটৰ বান্ধ আৰু এখন দলং নিৰ্মাণ কৰা হ'ব বুলি তেওঁ কয়। পানী আৰু খহনীয়া শিলালিপি ধ্বংস কৰিব নোৱাৰাকৈ প্ৰয়োজনীয় ব্যৱস্থা লোৱা হ'ব বুলি আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। আনহাতে তেজপুৰ সাহিত্য সভাৰ সম্পাদক ডঃ পল্লৱ ভট্টাচাৰ্যই হালস্তম্ভ বংশৰ প্ৰতাপী ৰজা হৰ্যবৰ্মনে এই শিলালিপি খোদিত কৰাইছিল বুলি জানিবলৈ দিয়ে।
2: এনটিপিচি বঙাইগাঁৱে কৰ্পৰেট সামাজিক দায়বদ্ধতা কাৰ্যসূচীৰ অধীনত বানপ্ৰৱণ আৰু দুৰ্গম নৈপৰীয়া অঞ্চলত স্বাস্থ্যসেৱা সুলভ আৰু উন্নত কৰাৰ লক্ষ্যৰে তিনিখন নাও এম্বুলেন্সৰ সেৱা মুকলি কৰিছে। ইয়াৰ ফলত বাৰিষাৰ সময়ত দুৰ্গম অঞ্চলৰ লোকসকলে জৰুৰীকালীন অৱস্থাত স্বাস্থ্যসেৱা লাভ কৰিব পাৰিব। বিটিচিৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য দেৰহাছাদ বসুমতাৰী আৰু চালাকাটি সমষ্টিৰ এম চি এল এ মুন ব্ৰহ্মই এই সেৱাৰ শুভাৰম্ভ কৰে। 20 লাখ টকা ব্যয় সাপেক্ষে এই নাও এম্বুলেন্সকেইখনত অত্যাৱশ্যকীয় ঔষধ আৰু জৰুৰীকালীন চিকিৎসাৰ সুবিধা আছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত ব্ৰাজিল জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমেৰিকাৰ বষ্টন ষ্টেডিয়ামত হ'বলগীয়া প্ৰতিযোগিতাৰ আন এখন খেলত জাৰ্মানী পাৰাগুৱেৰ মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি মাজনিশা 2 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা আমেৰিকাৰ লছ এঞ্জেলছত অনুষ্ঠিত নক আউট পৰ্যায়ৰ এখন খেলত কানাডাই দক্ষিণ আফ্ৰিকাক 1-0 গ'লত পৰাস্ত কৰে। ধুবুৰী জিলাৰ বিলাচীপাৰাৰ বিশিষ্ট সমাজকৰ্মী, তথ্যচিত্ৰ পৰিচালক, বিলাচীপাৰাৰ হাকামা শাখা সাহিত্য সভাৰ উপসভাপতি আজাদ চৰকাৰৰ আজি পুৱতি নিশা গুৱাহাটীৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটে। বিলাচীপাৰা মহকুমা গ্ৰন্থাগাৰৰ এগৰাকী অগ্ৰণী পাঠক চৰকাৰৰ মৃত্যুত গ্ৰন্থাগাৰৰ পাঠক সমাজে গভীৰ শোক প্ৰকাশ কৰি দিয়া এখন বিজ্ঞপ্তিত কয় যে আজাদ চৰকাৰৰ উদ্যোগতে বিলাচীপাৰাত কেইবাখনো গ্ৰন্থমেলা অনুষ্ঠিত হৈছিল আৰু গ্ৰন্থ অধ্যয়নৰ পৰিৱেশ গঢ় লৈ উঠিছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 68 বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ টেলিফোনযোগে ধেমাজিৰ বান পৰিস্থিতি পৰ্যালোচনা। মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্ত আৰু জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁইৰ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন। মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য প্ৰযুক্তি বিভাগৰ গ্ৰীষ্মকালীন ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচী 2026 উদ্বোধন। পৰিসংখ্যা ক্ষেত্ৰলৈ প্ৰয়াত অধ্যাপক প্ৰশান্ত চন্দ্ৰ মহালয়নবীছৰ অৱদানৰ স্বীকৃতিস্বৰূপে আজি ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস পালন। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত ব্ৰাজিল জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।

0: after a gap of 128 years, with six teams each competing in the men's and the women's T20 events. And that is the end of this news bulletin.
1: Akashvani. বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত দ্বিতীয় পৰ্যায়ৰ সাহসিকতাৰ বঁটাসমূহ প্ৰদান কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ছেচেলছ ভ্ৰমণত দেশ দুখনৰ মাজৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। হাৰিয়ানা আৰু ৰাজস্থান চৰকাৰে আজি নতুন দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত যমুনা জল প্ৰকল্প নিৰ্মাণ আৰু ৰূপায়ণৰ বাবে এখন চুক্তিত স্বাক্ষৰ কৰে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই আজি নতুন দিল্লীত স্বাস্থ্য খণ্ডৰ বাবে কেইটামান ডিজিটেল পদক্ষেপ মুকলি কৰে। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত ব্ৰাজিল জাপানৰ বিৰুদ্ধে আৰু নিশা 2 বজাত জাৰ্মানী পাৰাগুৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া শুনক বিতং বাতৰি। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত দ্বিতীয় পৰ্যায়ৰ সাহসিকতাৰ বঁটাসমূহ প্ৰদান কৰে। এয়াৰ মাৰ্চেল তৰুণ চৌধুৰী, লেফটেনেণ্ট জেনেৰেল নীৰজ বাজনৈ, লেফটেনেণ্ট জেনেৰেল বিকাশ ৰোহেল্লা, লেফটেনেণ্ট জেনেৰেল হৰবিন্দৰ সিং ভদ্ৰা আৰু লেফটেনেণ্ট জেনেৰেল মহিন্দ্ৰ পাল সিঙক অতি বিশিষ্ট সেৱা পদকেৰে সন্মানিত কৰা হয়। এই অনুষ্ঠানত উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে কেন্দ্ৰীয় মন্ত্ৰীসকল আৰু সশস্ত্ৰ বাহিনীৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। প্ৰতিৰক্ষা বাহিনী, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু অন্যান্য নিৰাপত্তা সংস্থাসমূহত কৰ্মৰত সাহসিকতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰা লোকক এই বঁটা প্ৰদান কৰা হয়। এই বঁটাই সন্ত্ৰাসবাদ, উগ্ৰবাদকে ধৰি জম্মু কাশ্মীৰ, উত্তৰ পূৰ্বাঞ্চল আৰু দেশৰ সীমান্ত অঞ্চলৰ শত্ৰুৰ ভাবুকিৰ বিৰুদ্ধে ভাৰতৰ অবিৰত যুঁজখনক প্ৰতিফলিত কৰে। তদুপৰি বিমান পৰিবহণ, সামুদ্ৰিক অভিযান আৰু মানৱীয় অভিযানসমূহত দেখুওৱা অনবদ্য সাহসকো এই বঁটাৰ জৰিয়তে স্বীকৃতি দিয়া হয়। ইয়াৰ আগেয়ে ৰাষ্ট্ৰপতিগৰাকীয়ে যোৱা 8 জুনত ৰাষ্ট্ৰপতি ভৱনত আয়োজিত অনুষ্ঠানত প্ৰথম পৰ্যায়ৰ সাহসিকতাৰ বঁটাসমূহ প্ৰদান কৰিছিল। আফ্ৰিকীয় দেশ ছিচেলছ আৰু ভাৰতৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছিচেলছ ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ। সামাজিক মাধ্যমৰ এটা পষ্টত এই বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে কয় যে বিগত 50 বছৰত দুয়োখন দেশৰ মাজৰ সম্পৰ্কই গভীৰ বিশ্বাস আৰু প্ৰগতিক প্ৰতিফলিত কৰিছে। লগতে সমাগত 50 বছৰৰ দুয়োখন দেশৰ সম্পৰ্কই উদ্ভাৱন আৰু সমৃদ্ধিৰ ভাগ বতৰাক প্ৰতিফলিত কৰিব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শ্ৰীমোদীয়ে কয় যে ছিচেলছৰ স্বাধীনতাৰ 50 বছৰ পূৰ্ণ হোৱাৰ লগত সংগতি ৰাখি আয়োজিত বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেওঁ অতি আনন্দিত। এই অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থকা শ্ৰীমোদী হৈছে প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী। প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশখনত তেওঁৰ প্ৰতি প্ৰদান কৰা মৰমৰ বাবে ছিচেলছৰ ৰাষ্ট্ৰপতি ডঃ পাট্ৰিক হাৰ্মনি, দেশখনৰ চৰকাৰ আৰু জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি 3-দিনীয়া ছিচেলছ ভ্ৰমণ সামৰি স্বদেশলৈ ৰাওনা হয়। ছিচেলছ ভ্ৰমণৰ 3য় দিনা তেওঁ ভিক্টৰিয়াত অৱস্থিত নৱশক্তি বিনায়কৰ মন্দিৰ দৰ্শন কৰে। শ্ৰীমোদীয়ে তাত ভাৰতীয় মূলৰ লোকসকলকো সাক্ষাৎ কৰে। ইয়াৰ পাছতে প্ৰধানমন্ত্ৰীয়ে দেশখনৰ শান্তি উদ্যানত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পৰিৱেশ সংৰক্ষণ, বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত দিয়া নেতৃত্বৰ বাবে ছিচেলছৰ সৰ্বোচ্চ সন্মান গাৰ্ডিয়ান অব দ্য ব্লু হৰাইজন প্ৰদান কৰা হয়। তেওঁ দেশখনৰ নেচনেল এছেম্বলিত ভাষণ দি কয় যে ছিচেলছ আৰু ভাৰত দুয়োখন দেশে সৰ্বাত্মক বিকাশৰ দিশত আগবাঢ়িছে আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহত ইয়াৰ প্ৰতিফলন ঘটিছে। হাৰিয়ানা আৰু ৰাজস্থান চৰকাৰে আজি নতুন দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত যমুনা জল প্ৰকল্প নিৰ্মাণ আৰু ৰূপায়ণ বিষয়ক এখন চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তিয়ে পানী সম্পৰ্কীয় প্ৰায় 3 দশক পুৰণি সমস্যাৰ সমাধান কৰিব বুলি মন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণত উল্লেখ কৰে। এই চুক্তিৰ জৰিয়তে অহা জুলাই মাহৰ পৰা অক্টোবৰলৈ মাটিৰ তলৰ পাইপ লাইনৰ যোগেদি যমুনা নৈৰ পৰা ৰাজস্থানলৈ প্ৰায় 580 মিলিয়ন ঘনমিটাৰ পানীৰ যোগান ধৰা হ'ব। মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে এই চুক্তিত অৰ্থনৈতিক দায়বদ্ধতা, ব্যয়ৰ ভাগ বতৰা, পানী অবণ্টন, জল সংৰক্ষণ ব্যৱস্থা ইত্যাদি বিষয়ত আলোচনা কৰা হয়। কেন্দ্রীয় স্বাস্থ্য আর পরিয়াল কল্যাণ মন্ত্রী জে পি নাড্ডাই আজি নতুন দিল্লীত স্বাস্থ্যখণ্ডৰ বাবে কেইটামান ডিজিটেল পদক্ষেপ মুকলি করে। ভারতবর্ষৰ স্বাস্থ্যখণ্ডৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে এই পদক্ষেপসমূহ হাতত লোৱা হৈছে। এই পদক্ষেপত আৰোগ্য সেতু 2.0, আয়ুষ্মান সাৰথি চাটবট, আয়ুষ্মান এপ, ই সুশ্ৰুত ক্লিনিক, ৰাষ্ট্ৰীয় স্বাস্থ্য দাবী বিনিময় আৰু স্বাস্থ্যখণ্ডৰ মানদণ্ডকে আদি কৰি বিভিন্ন বিষয় অন্তৰ্ভুক্ত কৰা হয়। এই পদক্ষেপসমূহৰ লক্ষ্য হৈছে স্বাস্থ্যসেৱাৰ সুবিধাসমূহৰ সম্প্ৰসাৰণ ঘটোৱা, আন্তঃকাৰ্য দক্ষতা শক্তিশালী কৰা আৰু সমগ্ৰ দেশতে স্বাস্থ্যৰ বাবে ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি গ্ৰহণ ত্বৰান্বিত কৰা। ৰাষ্ট্ৰীয় স্বাস্থ্য কৰ্তৃপক্ষ আৰু ৰাষ্ট্ৰীয় সম্পদ কেন্দ্ৰৰ তত্বাৱধানত এই পদক্ষেপসমূহ গ্ৰহণ কৰা হৈছে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি শ্ৰীনাড্ডাই কয় যে এই পদক্ষেপসমূহ এখন সুস্থ ভাৰত আৰু ডিজিটেলভাৱে অধিক সবল দেশ হিচাপে গঢ়ি তোলাত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে। তেওঁ লগতে উল্লেখ কৰে যে স্বাস্থ্যসেৱা খণ্ডই স্বাস্থ্যসেৱাৰ পৰিসৰ বৃদ্ধি কৰি সমগ্ৰ দেশৰ নাগৰিকসকলৰ বাবে স্বাস্থ্য সুবিধাসমূহ অধিক সুলভ আৰু পৰ্যাপ্ত কৰি তুলিছে। ইয়াৰ উপৰি নতুন দিল্লীত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ পৰিষদৰ 16 সন্মিলনত অংশগ্ৰহণ কৰি চৰকাৰী প্ৰাথমিক, মাধ্যমিক আৰু তৃতীয় পৰ্যায়ৰ স্বাস্থ্যসেৱা খণ্ডৰ সম্প্ৰসাৰণ কৰি দেশৰ স্বাস্থ্যসেৱা ব্যৱস্থা যথেষ্ট শক্তিশালী কৰি তুলিছে বুলি তেওঁ মন্তব্য কৰে। নাগৰিক আৰু স্বাস্থ্যসেৱা ব্যৱস্থাৰ মাজৰ প্ৰথম যোগসূত্ৰ হিচাপে 1.86 লাখ আয়ুষ্মান আৰোগ্য মন্দিৰ স্থাপন কৰা হৈছে। চৰকাৰে উন্নত চিকিৎসাৰ ধাৰাবাহিকতা সুনিশ্চিত কৰিবলৈ প্ৰাথমিক আৰু মাধ্যমিক স্বাস্থ্যসেৱাৰ মাজৰ সংযোগ পূৰ্বতকৈ উন্নত কৰিছে বুলিও ভাষণ প্ৰসংগত তেওঁ উল্লেখ কৰে। তেওঁ লগতে কয় যে সমগ্ৰ দেশতে বিশেষকৈ পিছপৰা জিলাসমূহত 23খন নতুন এইমছ আৰু 157খনতকৈ অধিক চিকিৎসা মহাবিদ্যালয় স্থাপনৰ জৰিয়তে তৃতীয় পৰ্যায়ৰ স্বাস্থ্যসেৱাও শক্তিশালী কৰা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি নতুন দিল্লীত অৰ্থনৈতিক সংস্কাৰ সাধনৰ বাবে তথা কৌশলগত গৱেষণা আৰু উন্নয়ন প্ৰকল্পৰ দক্ষতা, দায়বদ্ধতা, সময়োপযোগী কাৰ্যকাৰিতা বৃদ্ধিৰ বাবে DRDOলৈ এটা প্ৰতিনিধি দল DFP 2026 নিয়োগ কৰে। শ্ৰীসিঙে কয় যে এই ব্যৱস্থাৰ জৰিয়তে প্ৰতিৰক্ষা খণ্ডৰ গৱেষণা আৰু প্ৰতিৰক্ষা বাহিনীত প্ৰৱেশৰ সুবিধা সুচল হোৱাৰ উপৰিও প্ৰযুক্তি খণ্ডৰ দ্ৰুত উন্নয়ন সম্ভৱ হৈ উঠিব। মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে এই নতুন পৰিকাঠামোৰ জৰিয়তে আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগী অধিক শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে উদ্যোগ আৰু শিক্ষা খণ্ডৰ মাজত সহযোগিতা বৃদ্ধি কৰি তোলা হ'ব। প্ৰতিৰক্ষা নিযুক্তিৰ ক্ষেত্ৰত অসমৰ নিৰ্ভৰশীলতা বৃদ্ধিত অৰিহণা যোগোৱাৰ লগতে এই ব্যৱস্থাৰ দ্বাৰা দেশৰ প্ৰতিৰক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰি তুলিব বুলিও তেওঁ উল্লেখ কৰে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয় যে DFP 2026ৰ লক্ষ্য হৈছে প্ৰতিৰক্ষা বিভাগৰ বিভিন্ন স্তৰৰ কাৰ্যকাৰিতা অধিক সবলীকৰণ কৰা। সংশোধিত এই পৰিকাঠামোৱে পৰীক্ষামূলক অভিযান, পৰীক্ষা আৰু উন্নয়ন কাৰ্যকলাপ ইত্যাদিৰ বাবে অনুমোদিত বিত্তীয় ব্যৱস্থাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰয়োজনীয়তাক প্ৰাধান্য দিয়া বিষয়ত মন্তব্য কৰে। অনুষ্ঠানত প্ৰতিৰক্ষা মুৰববী জেনেৰেল এন এছ ৰাজা সুব্ৰমণি, DRDOৰ অধ্যক্ষ ৰাজেশ কুমাৰ সিং আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। উপৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণনে আজি সংসদ ভৱনত নৱনিৰ্বাচিত আৰু পুনৰ নিৰ্বাচিত 8গৰাকী ৰাজ্যসভাৰ সদস্যক শপতবাক্য পাঠ কৰোৱায়। তেওঁলোকৰ ভিতৰত আছে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, কৰ্ণাটকৰ বিজেপি দলৰ এম নাগাৰাজা, পঞ্জাৱৰ বিজেপি নেতা তৰুণ চুখ, গুজৰাটৰ মনসিং মেৰামন পাৰমাৰ আৰু জিতেন্দ্ৰ মেঘজিভাই কাঞ্জাৰিয়া, ৰাজস্থানৰ ডঃ অলকা সিং, মণিপুৰৰ অধিকাৰী মায়ুং সাৰদা দেৱী আৰু মহাৰাষ্ট্ৰৰ এন চি পিৰ নেতা ৰাজেন্দ্ৰ হীৰালাল জৈন। এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু আৰু জগত প্ৰকাশ নাড্ডা উপস্থিত থাকে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত ব্ৰাজিল জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমেৰিকাৰ বষ্টন ষ্টেডিয়ামত হ'বলগীয়া প্ৰতিযোগিতাৰ আন এখন খেলত জাৰ্মানী পাৰাগুৱেৰ মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি মাজনিশা 2 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা আমেৰিকাৰ লছ এঞ্জেলছত অনুষ্ঠিত নক আউট পৰ্যায়ৰ এখন খেলত কানাডাই দক্ষিণ আফ্ৰিকাক 1-0 গ'লত পৰাস্ত কৰে। কানাডাৰ হৈ ষ্টিফেন ইউষ্টাকিউৱে খেলখনৰ দ্বিতীয়াৰ্ধৰ সামৰণিলৈ 2 মিনিট বাকী থকা অৱস্থাত বিজয়সূচক গলটো দিয়ে। সহ আয়োজক কানাডাই খেলখনৰ অন্তিম মুহূৰ্তত সুন্দৰ প্ৰদৰ্শনেৰে ফুটবল প্ৰেমীৰ মন জয় কৰে। কানাডাই অহা 4 জুলাইত হিউষ্টনত নেডাৰলেণ্ডছ অথবা মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত দ্বিতীয় পৰ্যায়ৰ সাহসিকতাৰ বঁটাসমূহ প্ৰদান কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ছিচেলছ ভ্ৰমণ দেশ দুখনৰ মাজৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কত অতি গুৰুত্বপূৰ্ণ বুলি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। হাৰিয়ানা আৰু ৰাজস্থান চৰকাৰে আজি নতুন দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত যমুনা জল প্ৰকল্প নিৰ্মাণ আৰু ৰূপায়ণৰ বাবে এখন চুক্তিত স্বাক্ষৰ কৰে। কেন্দ্রীয় স্বাস্থ্য আর পরিয়াল কল্যাণ মন্ত্রী জে পি নাড্ডাই আজি নতুন দিল্লীত স্বাস্থ্য খণ্ডৰ বাবে কেইটামান ডিজিটেল পদক্ষেপ মুকলি করে আৰু ফিফা বিশ্বকাপ

0: ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত ব্ৰাজিল জাপানৰ বিৰুদ্ধে আৰু নিশা 2 বজাত জাৰ্মানী পাৰাগুৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া বাতৰি মানে পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।
1: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। এতিয়া আগবঢ়াবলৈ লৈছো যুৱ সাহিত্যৰ অনুষ্ঠান। অনুষ্ঠানত আজি অতিথি হিচাপে উপস্থিত আছে দিব্যজ্যোতি শৰ্মা আৰু মাহমুদ আল হাছান। অনুষ্ঠানটিৰ প্ৰযোজনা কুইন দাসৰ।
2: যুৱ সাহিত্য অনুষ্ঠানটিলৈ প্ৰথমে মই কুইনে সমূহ শ্ৰোতাকে স্বাগতম জনাইছো। যুৱ সাহিত্য অনুষ্ঠানটিত যিহেতু উদীয়মান লেখক লেখিকাসকলৰ বিভিন্ন লিখনিসমূহ আমি এই অনুষ্ঠানটিৰ জৰিয়তে প্ৰচাৰ কৰোঁ, গতিকে আজিও আমাৰ এই অনুষ্ঠানত তেনে দুগৰাকী উদীয়মান কবি উপস্থিত আছে। তেওঁলোক দুগৰাকী হ'ল দিব্যজ্যোতি শৰ্মা আৰু মাহমুদুল হাছান। আজিৰ যুৱ সাহিত্য অনুষ্ঠানটিৰ জৰিয়তে শ্ৰোতাসকলে উদীয়মান কবি দিব্যজ্যোতি শৰ্মা আৰু মাহমুদুল হাছানৰ স্বৰচিত কবিতা পাঠ শুনিবলৈ পাব, লগতে তেওঁলোকৰ বিষয়ে কিছু কথা জানিব পাৰিব। শ্ৰোতাসকল, আজিৰ অনুষ্ঠানত প্ৰথমে আমি শুনিম দিব্যজ্যোতি শৰ্মাৰ স্বৰচিত কবিতা পাঠ। তোমালোক দুয়োজনকে আমাৰ এই যুৱ সাহিত্য অনুষ্ঠানটিলৈ স্বাগতম জনাইছো।
3: ধন্যবাদ।
2: শ্ৰোতাসকল, আমাৰ মাজত আছে উদীয়মান কবি দিব্যজ্যোতি শৰ্মা। প্ৰথমে তোমাক সুধিব বিচাৰিছো, কবিতা কেতিয়াৰ পৰা লিখিবলৈ আৰম্ভ কৰিলা?
3: কবিতাৰ প্ৰতি আগ্ৰহটো বহুত সৰুৰ পৰাই হৈছিলে। স্কুলীয়া দিনৰ যেতিয়া তলৰ শ্ৰেণীত আছিলোঁ তেতিয়া এই স্কুলৰ আলোচনী বা ঘৰত ৰখা বাতৰি কাকতখনৰ পৃষ্ঠাত বিভিন্নজনৰ কবিতা পঢ়িছিলোঁ আৰু তেতিয়াৰ পৰাই মানে কবিতাৰ প্ৰতি আগ্ৰহ বাঢ়ি আছিলে।
2: যিহেতু কলাই সৰুৰে পৰা কবিতা লিখি আছা, গতিকে বহুখিনি নিশ্চয় কবিতা ইতিমধ্যে তোমাৰ ৰচিত হৈছে, গতিকে এতিয়ালৈকে ক'ত ক'ত তোমাৰ স্বৰচিত কবিতাসমূহ প্ৰকাশ পাইছে?
3: কবিতাটো বহুত সৰুৰ পৰাই লিখিছোঁ ক'ব গ'লে। হাইস্কুলীয়া দিনৰ তলৰ শ্ৰেণীৰ পৰাই লিখিছোঁ কবিতা। মানে মই কবিতা লিখিছোঁ মানে কবি হৈছোঁ নে নাই নাজানো, কিন্তু নিজৰ মনৰ ভাৱখিনি কবিতা হিচাপে প্ৰকাশ কৰি আছোঁ। গতিকে তাৰ মাজত প্ৰথমতেতো স্কুলৰ আলোচনীতেই কবিতা প্ৰকাশ হৈছে, তাৰপিছত কলেজীয়া দিনত কলেজৰ আলোচনীতো কবিতা প্ৰকাশ হৈছে, তাৰপিছত কেইবাখনো দৈনিক সাপ্তাহিক বাতৰি কাকততো আজিলৈকে বহুতখিনি কবিতা প্ৰকাশ হৈছে।
2: তেতিয়া শ্ৰোতাসকল আহকচোন এইখিনিতে শুনি লওঁ উদীয়মান কবি দিব্যজ্যোতি শৰ্মাৰ স্বৰচিত কবিতা পাঠ।
3: কবিতাৰ শিৰোনাম প্ৰদক্ষিণ। এটা প্ৰাচীন বিতৰ্ক, বেলিটো ঘূৰে নে পৃথিৱীখন? বিতৰ্কটোৰ শেহতীয়া সত্য, পৃথিৱীখন ঘূৰে, বেলিটো স্থিৰ। পৃথিৱীৰ দৰেই ঘূৰে অন্য গ্ৰহ উপগ্ৰহ, বেলিটো সবাৰো কেন্দ্ৰ। মোৰ পিতা বেলি নহয়, মোৰ আই পৃথিৱী নহয়, আমি ভাই ভনীহালো নহয় কোনো গ্ৰহ বা উপগ্ৰহ, তথাপিও আমি ঘূৰো আইৰ সৈতে পিতাইৰ চৌপাহে। পিতাইৰ আই ব্যয়ৰ জটিল অংক, জোৰাতাপলিৰ সৌৰজগত, অথাউনি পানীত ককবক ককবক, ফটা চুৰিয়া উদং ভৰিৰে হাতী যায় পিতায়ে দিন ৰাতি, আমি ঘূৰি থাকোঁ পিতাইৰ পাঁজৰে পাঁজৰে, দিনৰ পিছত ৰাতি, ৰাতিৰ পিছত দিন, ভোকে লঘনে খামে ভাগৰে, পিতাই আমাৰ বাবে ৰদৰ ছাঁ, জহৰ মলয়া বা, পিতাই আমাৰ বেলি নহয়, আই নহয় পৃথিৱী, তথাপিও আমি ঘূৰি থাকোঁ। আমাৰ সৌৰজগতৰ অৰ্বাচীন বিতৰ্কৰ নাই কোনো শেহতীয়া সত্য, আমি ঘূৰি থাকোঁ পিতাইৰ চৌপাশে, নে পিতাই ঘূৰে আমাক মাজত লৈ, নে আই ঘূৰি থাকে অহৰ্নিহে আমাক সকলোকে কাষত লৈ। কবিতাৰ শিৰোনাম নগৰায়ন। আধুনিকতাৰ বোজা বাঢ়ি গ'লে নগৰবোৰে বব নোৱাৰে, ধাতৱ শব্দবোৰে কাণ ঘোলা কৰিলে নগৰবোৰ পলাই যায়, আৰু উবুৰি খাই পৰে গাঁৱৰ বুকুত, সৰু সৰু গাঁওবোৰে সহিব নোৱাৰে নগৰৰ ভৰ, অকালতে মৰি যায় গাঁওবোৰ। নগৰৰ বতাহ লাগিলে মৃত গাঁওবোৰ নগৰ হৈ ফুলি উঠে, গাঁৱৰ মানুহবোৰে গঢ়ি তোলে নগৰৰ জঁকা, আৰু তাত তেজ মঙহো যোগায় এই মানুহবোৰেই, নগৰবোৰ নগৰ হৈ নজন্মে, গাঁৱৰ বুকুত খোজ দি বগাই আহে ক্ৰমশঃ নগৰবোৰ গাঁৱৰ ৰূপান্তৰ, গাঁও আৰু

0: সাগৰৰ ভীষণ অন্তৰ। কবিতাৰ শিৰোনাম মৃত্যু। বেলি ডুবে হেঙুলীয়া আকাশত, জোন লুকাই মেঘৰ আঁৰত, মানুহটো নমৰে মৰে মানুহৰ জকা, মানুহে কান্দে হুৰা উৰাৱে জকা হেৰুৱাৰ দুখত, বেলিয়ে হাঁহে আকাশত, জোন লুকাই মেঘৰ আঁৰত। কবিতাৰ শিৰোনাম ৰতিকাই। বৰষুণ সৰিছে ধাৰাসাৰে, পাগলা দিয়া বাঢ়িছে, তেওঁ দৌৰিছে ঘৰ আৰু পথাৰ, বুকুখন বিষাইছে তেওঁৰ, বুকুৰ পৰা চকুলৈ বৈছে দুখৰ বিহধৰ সুঁতি হুৰা হুৰে। কবিতাৰ শিৰোনাম ঠিকনা। ঠিকনা বিচাৰিবৰ সময় নহল, নদীৰ ঘাটেদি উজাই অহা ভোৰখন বুকুৰ ঘাটত স্থিৰ হল, ঠিকনা বিচৰাৰ দৰকাৰেইনো ক'ত হল।
1: আমি দিব্যজ্যোতি শৰ্মাৰ স্বৰচিত কবিতা পাঠ শুনিম, কিন্তু এইখিনিতে পুনৰ তোমাক সুধিব বিচাৰিছো, যিহেতু কবিতা লিখি আহিছা বহু সৰুৰে পৰাই, গতিকে কবিতাৰ কোনটো ধাৰাক অধিক প্ৰাধান্য দিয়া?
2: সঁচা কথা ক'ব গ'লে আমি গাঁৱত ডাঙৰ হোৱা ল'ৰা ছোৱালী, গতিকে আমি গাঁৱৰ পৰিৱেশটো দেখিছোঁ। আমাৰ গাঁৱৰ নিচেই ওচৰেদি পাগলা দিয়া নদীখন বৈ গৈছে, গতিকে বছৰৰ বিভিন্ন সময়ত বিভিন্ন ঋতুত নদীখনৰ বিভিন্ন ৰূপ আমি দেখিছোঁ। গতিকে সেইটো দেখি পেলাই প্ৰথম কবিতাৰ প্ৰতি আকৰ্ষিত হৈছিলোঁ, আৰু বোধহয় পাগলা দিয়াৰ পাৰতেই প্ৰথম কবিতাৰ শাৰীটোৰ উন্মেষো হৈছিল। গতিকে মই প্ৰকৃতি তথা মানুহক ভাল পাওঁ, বা মানুহৰ মাজলৈ গৈ ভাল পাওঁ, মানুহৰ লগত কথা পাতি ভাল পাওঁ, গতিকে মানুহৰ মাজৰ পৰিৱৰ্তিত যিটো সম্পৰ্কৰ ধাৰা সেই বস্তুটো আৰু প্ৰকৃতিক মই বেছি গুৰুত্ব দিওঁ মোৰ কবিতাত।
1: কবিতা লিখাৰ বাহিৰেও আৰু কি কৰি ভাল পোৱা?
2: কবিতাৰ বাহিৰেও মই গান শুনি ভাল পাওঁ, বাহিৰা কিতাপ পঢ়ি ভাল পাওঁ, যিহেতু বাহিৰা কিতাপৰ প্ৰতি এটা নিচা আছে বহুত সৰুৰে পৰা। তাৰ উপৰিও মই বিভিন্ন সামাজিক, ৰাজনৈতিক বা ইত্যাদি ধৰণৰ বিষয়ৰ ওপৰত দৈনিক আৰু সাপ্তাহিক কেইবাখনো বাতৰি কাকতত নিয়মীয়াকৈ মই লিখা মেলা কৰি আছো।
1: হয় দিব্যজ্যোতি, আমি পুনৰ তোমাৰ কবিতাৰ মাজলৈ যাব বিচাৰিছো।
0: কবিতাৰ শিৰোনাম শিপা। শিপা মাটিত গজে অৰণ্যৰ, শিপা বুকুতো গজে সপোনৰ, শিপা পানীটো গজে আকাশৰ, শিপাই মাথো মাটিক চিনে, মাটিয়ে শিপা নিচিনে, মাটি ঢিলা হলে শিপা উভালি পৰে, গছ মৰে মাটিতে পৰে, সপোন মৰে সকলো সৰে, শিপা নমৰে মাটিকে ধৰে। কবিতাৰ শিৰোনাম পুৰণা মানুহ। বতৰ সলনি হৈছে, ভৰপক দুপৰত পৃথিৱীৰ খোলাটো জ্বলিছে, মানুহবোৰ সলনি হৈছে, পুৰণি চোলা সিহঁতে খুলি থৈছে, এঙামুৰি দি সাৰ পাইছে মানুহবোৰ, চিতাজুইৰ পোহৰত পঢ়িছে সুখ অথবা দুখৰ কবিতা, দেৱালত লিখা হৈছে আধুনিক শ্লোগান, বিজ্ঞাপনত নগ্ন হৈছে মানুহৰ এই স্বাভিমান, সকলোৱে কৈছে মানুহবোৰ হেনো সলনি হৈছে, দেখি আছো নিতৌ উৰিব খুজি ডেউকা ভগা এজাক মানুহ, চৌপাশৰ মানুহবোৰ একেই আছে অথচ মানুহবোৰ কিছু পুৰণা হৈছে। কবিতাৰ শিৰোনাম আইতা। সাধু কথাটো মোৰ মনত আছে, তামোলৰ হেলেঙি বৈ থকা সেই মুখৰ, ৰজা উঠি যোৱা ৰথখনৰ আগে আগে প্ৰাণতাকি দৌৰি যোৱা হৰিণাটোৰ বুকুত জোঙা শেলপাতে বিন্ধুতে হোৱা মোৰ দুখ আজিও মনত আছে, আইতাৰ নিঠৰ শৰীৰটো জুইৰ মাজত হেৰাই যাওঁতে মোৰ বুকুত বিন্ধা হৰডালে আজিও খুচি থাকে কলিজাত সাধুটোৰ দৰেই। কবিতাৰ শিৰোনাম দুৱাৰ। সকলোবোৰ দুৱাৰ বন্ধ হৈ যোৱাৰ পিছত এখন দুৱাৰ খোলা থাকে, এছাটি বতাহ সোমাই খোলা দুৱাৰেদি আৰু পুনৰ বন্ধ হৈ যায় দুৱাৰখন, দুৱাৰখনৰ পিছফালে অন্য এখন দুৱৰি নোহোৱা দুৱাৰ লাহে লাহে খোল খায়। কবিতাৰ শিৰোনাম গান। কতো কাহানিও নিনাদিত নোহোৱা কিছুমান শব্দ আহে লাহে লাহে, শব্দবোৰ গান হৈ বৈ থাকে, গানৰ সতেই গজি উঠে
2: এডৰা সেউজীয়া ধান, মনৰ অপাৰ পথাৰত ধানবোৰ লহ পহকৈ বাঢ়ে, ধানবোৰে নতুনকৈ জন্ম দিয়ে আজন্ম চিনাকি সেই গান, মাটিতেই মানুহৰ কল্যাণ। গান যেতিয়া হেৰাই বান আহে পথাৰত, বানে মাৰে গাভিনী ধান, মানুহে কান্দে বই থাকে হোৰাহৰে ভোকাতুৰ মানুহৰ চকুলোৰ বান। কতো কাহানিও নিনাদিত নোহোৱা কিছুমান শব্দৰ সকৰুণ টান। কবিতাৰ শিৰোনাম চিনাকি অচিনাকি। চিনাকি মুখবোৰ আজিকালি মই চিনি নাপাওঁ, মুখৰ আঁৰতো থাকে অন্য এখন মুখ, যিবোৰ মুখ মোৰ অচিনাকি। মই চিনি পোৱা বুলি ভুল কৰোঁ, ভুল যেতিয়া ভাগে মই সপোনৰ পৰা জাগো। আন্ধাৰতে দেখোঁ পাজৰত এক চিনাকি ছায়া, চুই চাব খোজোঁ সেই কায়া, কায়া নহয় সি এক মায়া, ভাৱনাৰ প্ৰতীকী প্ৰচ্ছায়া। বাৰে বাৰে ভুল কৰোঁ, চিনাকি মুখবোৰ বিচাৰি থাকোঁ, বিচাৰি নাপাওঁ, বিচাৰি পোৱা বুলি আকৌ ভুল কৰোঁ। ফুল যেতিয়া ভাগে বুকুত নীৰৱ কোঢ়াল জাগে, তথাপিও বিচাৰি থাকোঁ সেই চিনাকি মুখ, যি মুখৰ ছবি অন্তৰত সযতনে সাঁচি ৰাখোঁ। কবিতাৰ শিৰোনাম ঘৰ। উজাই ভটিয়াই কাটি যায় সুদীৰ্ঘ ৰাতি, নিৰুত্তাপ নিৰুদ্বেগ ইকাতি সিকাতি, উজাগৰি হুমুনিয়াহ বন্ধ কোঠাৰ ত্ৰাস, নীৰৱে খোল খাই চেনেহ জৰীৰ গাঁঠি, ঘৰ ঘৰ নহয় নীৰৱতাৰ ঠিকনাত অবুজ বেদনা, বিচ্ছেদৰ ৰতনা। কবিতাৰ শিৰোনাম ঢেকীয়াৰ ফুল। বিষণ্ণ সন্ধিয়া তুলসী তলত স্মৃতিৰ চাকি জ্বলে, শুন শুন সুহুৰি তুলি উদাসী বতাহ বলে, নাজানো বুকুৰ বননিত কেতিয়ানো ঢেকীয়াৰ ফুল ফুলে।
1: হয় দিব্যজ্যোতি, তোমাৰ কবিতাখিনি সঁচাকৈয়ে খুব সুন্দৰ, আৰু আশা কৰিছোঁ আমাৰ শ্ৰোতাসকলেও খুবেই ভাল পাইছে তোমাৰ কবিতাখিনি শুনি। আৰু যিহেতু আমাৰ লগত আৰু এগৰাকী উদীয়মান কবি উপস্থিত আছে, আমি তেওঁৰ ওচৰলৈ যাব লাগিব। গতিকে শেষত তোমাক সুধিব বিচাৰিছোঁ, নিজৰ কবিতাখিনিক লৈ কিবা ভৱিষ্যত পৰিকল্পনা আছেনে?
2: কবিতাক লৈ পৰিকল্পনা আছে, মই কবিতা সংকলন এখন উলিওৱাৰ পৰিকল্পনা আছে, কবিতা লিখি থাকিম, ভাল কবিতা লিখাৰ চেষ্টা কৰিম, আৰু বেলেগ ভাল কবিৰ কবিতা অধ্যয়ন তথা নিজেও ভাল কবিতা লিখাৰ কাৰণে চেষ্টা সদায় থাকিব।
1: হয় দিব্যজ্যোতি, তোমাৰ কাব্যিক জীৱনৰ আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছো, তুমি যাতে ভৱিষ্যতলৈ আৰু বহুখিনি কবিতা সৃষ্টি কৰিব পাৰা তাৰে কামনা কৰিছো, আৰু ধন্যবাদ জনাইছো আমাৰ এই সুন্দৰ অনুষ্ঠানটিত অংশগ্ৰহণ কৰাৰ বাবে।
2: ধন্যবাদ, মোকো এই অনুষ্ঠানটোত আহি অংশগ্ৰহণৰ সুযোগ দিয়াৰ বাবে আকাশবাণী গুৱাহাটীৰ পৰিয়ালক মই ধন্যবাদ জনাইছো, বিশেষকৈ যুৱবাণী অনুষ্ঠানটোৰ পৰিচালকক, লগতে তোমাকো ধন্যবাদ জনাইছো।
1: ধন্যবাদ শ্ৰোতাসকল, এইখিনিতে আমাৰ ষ্টুডিঅ'ৰ মজিয়াত আজি যুৱ সাহিত্য অনুষ্ঠানত উপস্থিত থকা আন এগৰাকী উদীয়মান কবি মাহমুদুল হাছানৰ ওচৰলৈ আহিছো। মাহমুদুল, তোমাক এই অনুষ্ঠানটিলৈ স্বাগতম জনাইছো, এই অনুষ্ঠানটিত আজি অংশগ্ৰহণ কৰি তোমাৰ অনুভৱ কেনেকুৱা?
3: কবি হিচাপে আজি প্ৰথম এনেদৰে এটা সাহিত্যৰ অনুষ্ঠানত, আকাশবাণী গুৱাহাটীৰ সাহিত্যৰ অনুষ্ঠানত উপস্থিত হৈছো, গতিকে যথেষ্ট সুখী অনুভৱ কৰিছো। আৰু মোৰ কবিতা আগতে আকাশবাণী যোগে এবাৰ আজিৰ অনুভৱ অনুষ্ঠানত প্ৰচাৰ হৈছিলে, কিন্তু এনেদৰে যুৱ সাহিত্যত প্ৰচাৰ হোৱা নাছিল, গতিকে আজি যথেষ্ট নিজকে সুখ অনুভৱ কৰিছো।
1: হয়, যিহেতু তুমি কবিতা লিখা, কেতিয়াৰ পৰা কবিতা লিখা হলা আৰু কবিতাৰ প্ৰতি কেনেদৰে আকৃষ্ট হলা?
3: আচলতে মই সৰুৰ পৰাই কবিতা ভাল পাওঁ, মোৰ মায়ে কবিতা বহুতেই ভাল পায়, আৰু মায়ে যেতিয়া মোক সৰুতে পঢ়াইছিল তেতিয়া কবিতাবোৰ মোক ভালদৰে মুখস্থ কৰিব দিছিল বা কবিতাবোৰ বুজাই দিছিল, তেতিয়াৰ পৰা কিজানি সেইটো মাৰ পৰাই আহিছে মোৰ গুণটো, সৰুৰে পৰা কবিতা ভাল পাওঁ। আৰু তাৰপিছত পঞ্চম শ্ৰেণীত যেতিয়া আছিলোঁ তেতিয়া মই জীৱনৰ প্ৰথমটো কবিতা লিখিছিলোঁ, এটা শিশু কবিতা মামাহঁতৰ ঘৰ নামৰ। তাৰপিছত তেনেদৰে অতি কম সময়ৰ ভিতৰতে আঠটামান কবিতা লিখিছিলোঁ, আৰু দেউতাই উৎসাহ যোগাবৰ বাবে সেই আঠটা কবিতাৰে ওচৰৰে প্ৰেছ এটাত গৈ সৰু দুখন কিতাপ বনাই দিছিলে।
1: কবিতা লিখাৰ ক্ষেত্ৰত তোমাৰ ঘৰখনৰ যথেষ্ট অৰিহণা আছে,
3: আৰু সেই কবিতা কিতাপখন দেখাৰ পিছত মোৰ নিজকে নিজে এটা প্ৰেৰণা পাইছোঁ, তাৰপিছত আৰু মই ভালকৈ কবিতা লিখাত লাগি গ'লোঁ আৰু তেনেদৰে আগবাঢ়ি আহিছোঁ আজিলৈ।
1: মাহমুদুল, আমি তোমাৰ সৈতে কথা পাতি যাম। শ্ৰোতাসকল, এইখিনিতে আহকচোন মাহমুদুল হাছানৰ স্বৰচিত কবিতা পাঠ আমি শুনি লওঁ।
4: কবিতাৰ শিৰোনামা ৰূপান্তৰৰ সিটোপাৰত। পথাৰখন এদিন ককাৰ আছিল, সেউজীয়াবোৰ আছিল নিভাঁজ কোমল বিশাল, কেঁচা তেজৰ লোহিত কণাবোৰ স্বদেশ প্ৰীতিৰে উপচি আছিল, হৃদয়খন আছিল

সৰল হাঁহিৰ এখনি চন্দ্ৰময়ী চোতাল। পথাৰখন এদিন পিতাৰ আছিল। পথাৰখন আছিল জীৱনৰ সুধাৰে উপচা সেউজীয়া সপোন এসাগৰ। ঘামে বিৰিঙা পিতাৰ ওঠত দেখিছিলো মাথো আশাৰ এমুঠি চিকুণ পোহৰ। পথাৰখন এতিয়া মোৰ হ'ল। পিছলি পৰিলেও চহাব পাৰো বলধালেৰে সাতাম পুৰুষীয়া সপোন সাগৰখন। মুখেৰে ফেন গ'লেও আজিলৈ দিয়া নাই ককাৰ পিতাৰ সেউজীয়া সপোনত কাহানিও পৰিবচন। বুকুখন বৰকৈ কঁপে। মোৰ সন্তানে যদি পাহৰি যায় কেতিয়াবা মোক, মোৰ পিতাক অথবা মোৰ ককাক, মোৰ সন্তানো যদি হেৰাই যায় অট্টালিকাৰ প্ৰাচীৰৰ যাদুকৰী পৰশত, যদি আশাৰ সপোনবোৰক বন্দী কৰি দিয়ে যন্ত্ৰ যান্ত্ৰিকতাৰ এন্ধাৰ কাৰাগাৰত, তেতিয়া জানো থাকিব সিহঁতৰ পৃথিৱীত আমাৰ জাতি মাটি ভেটিৰ পৰিচয়। কবিতাৰ শিৰোনামা ৰাজপথ। তই বৰ অদ্ভুত সৃষ্টি অ ৰাজপথ, তই বৰ অদ্ভুত সৃষ্টি। বুকুটোৰ সঁচাই শিল যেন কঠিন, হিয়া তোৰ নিৰহ কংক্ৰিট। স্বাধীনতাৰ পাছতো তোৰ বুকুত চলে পৰাধীনতাৰ কৰুণ ধ্বনি। ক্ষমতাৰ অধিকাৰৰ পৰিণতি হয় ধৰ্ণা প্ৰতিবাদ অথবা হৰতাল কাৰ্যসূচী। আধুনিকতাৰ গদ্দলিকা সোঁতত পৰি তোৰ বুকুৱেদিয়ে অহৰ্নিশে বৈ যায় অৰ্ধ উলংগ স্বাধীন নাৰী। চে ইমান নিলাজ তই কেতিয়াৰ পৰা নহলি, ইমান নিমাত তই সকলো দেখিও। ৰাজপথ, তই কি যান্ত্ৰিকতাৰে পূজাৰী, বিলাসবহুল অট্টালিকা দেখি তই কি আপোন পাহৰা হলি। প্ৰগতিৰ সোণালী বাট তই, তোৰ বুকুতে তেনে শুনো কিয় কেঁচা তেজৰ বিকত চিঞৰ, অসহনীয় গোন্ধ শৃংখলাবিহীন কেঁচা মঙহৰ, তই সঁচাই নে উদাস হৃদয়ৰ। তোৰ বুকুত আজিও নচলেনে মহাকাব্যৰ দুহাৰণ, দিনৰ পোহৰতে তোৰ বুকুত চলেচোন ৰাৱণৰ সীতাহৰণ অথবা দ্ৰৌপদীৰ বস্ত্ৰহৰণ, ৰাক্ষসৰ সতে আজিও লাগেচোন পঞ্চ পাণ্ডৱৰ মহাৰণ, আৰু তই নিমাত নিমাও মাও। ৰাজপথ, তোৰনো কি ভুল, তইতো পিন্ধা নাই শ্ৰেষ্ঠতাৰ অহংকাৰী মুকুল, তোৰ জীৱনো যে শ্ৰেষ্ঠসকলৰে হাতৰ মুঠিত। বৰ দুখ লাগে হে ৰাজপথ তোলৈ মোৰ, লক্ষ্যজনক লক্ষ্য দেখুৱাই তই যে নিজেই পৰিলি হৈ লক্ষ্যহীন গৰাকী জীৱনৰ। কবিতাৰ শিৰোনামা পাহাৰ। মোক সুউচ্চ নুবুলিবা তুমি, মই যে ভৈয়ামৰ প্ৰেমিক, আকাশ মোৰ নহয় প্ৰিয়, সি যে মোক উপলুঙা কৰে মোৰ হেনো বৃথা লক্ষ্য। মই ৰুক্ষ বুলি তুমি নকৰিবা ভুল, মোৰ হিয়াৰ প্ৰজাতি কৰুণাৰে ভৰা, কাৰ দুখত জানো বৈ যায় দুচকুৰে অন্তহীন অশ্ৰুধাৰা, মোক ৰুক্ষ নুবুলিবা। মোৰ বুকুত জিৰাবলে তুমি নাহিবা, নীলাভ মোহিনী মোৰ ৰূপ যৌৱন দূৰৰ পৰাই চাই ৰবা, ওচৰ পালেই যে দেখিবা তুমি ক্ষত বিক্ষত এটি ভংগুৰ দেহা। কেইটামান গাণিতিক কবিতা। অনুকলন। গধূলি উৰাৰ পৰত ভাহি আহে প্ৰতিদিনে আজানৰ মধুৰ বাণী, নামঘৰত বাজি উঠে শংখ দবাৰ গুমগুমনি, আব্দুলকাই মগৰিবৰ নামাজত বিনয়েৰে থিয় দিয়ে, হৰেণকাই ধূপধূনা জ্বলাই কৃষ্ণ স্তুতি কৰে, আৰু সন্ধিয়া ৰামুকাইৰ হোটেলত সকলোৱে মিলি আড্ডা জমাই তোলে। বেৰত ওলমি ৰৈ দেৱাল ঘড়ীটো হৈ মই চাই ৰওঁ নীৰৱে নিতালে, মিলনৰ চাকি গছি প্ৰেম হৈ জ্বলে। অৱকলন। ৰাতি ৰাতি আজিকালি ঘৰবোৰ জ্বলি উঠে, শান্তিৰ কপৌহালে ভয়তে পেপুৱা লাগে, মই কাহা নুনাই শুনিব খোজো দূৰৰ ঋণী ঋণী অস্পষ্ট কোলাহল, অনুমান হয় ক'ৰবাত যেন মানুহৰ দেশত বোমা এটা ফুটে। যোগ। সিদিনা তুমি কেৰাহীকৈ মোলৈ চাইছিলা এতিবাৰ, শুকান মাটিত মই পিছলিব খোজোতে তোমাৰ দুট ফেৰি নিগৰিছিল এটি হাঁহিৰ নিজৰা, মই নৈ হৈ উটি গ'লো আৰু তুমি আহিলা মোলৈ বৈ, তুমি নিজৰা মই নৈ চিৰদিন চিৰন্তন থাকিবা বৈ। বিয়োগ। তুমি উভালি পেলাবলৈ মই কোনো অপতৃণ নাছিলো লেৰেলি যোৱা, তুমি সামৰি থবলৈ মই নাছিলো কোনো উপন্যাস।

0: মোৰ অন্তিম পৃষ্ঠা। মই এখন আকাশ আছিলোঁ, তোমাৰ হৃদয় আৱৰা, তুমিহে যোন হৈ এবাৰো নিজিৰালা। হৰণ, আজিকালি হাঁহিবোৰত মোৰ মুকুতা নখৰে, সপোনবোৰ বুকুতে মৰহে, বুভুক্ষ জনতাৰ কৰুণ ক্ৰন্দনে হৃদয়ত তমস আহিছে। আজিকালি নিশাবোৰ বিনিদ্ৰে পাৰ হয়, বুকুৰ পুখুৰী সিঁচি কোনে জানো লৈ যায় সুখৰ দৰিকণা। সময়বোৰ আজিকালি হৈছেহি দুঃসময়। পূৰণ, আৰুনো কিমান জ্বলাবি জুই, কিমানবাৰ আৰু কৰিবি মানৱতাক মুক্ত হত্যা। ঘিউ ঢালিলে জুই দুগুণে জ্বলিব, অশ্ৰু নিগৰালে শোক বেছিহে উপজিব। ফুলনিখনত খাৰ পানী দে, ৰংবোৰ আকৌ উজ্বলিব। জোনবাইক প্ৰাণ ভৰি প্ৰকাশিব দে, পৃথিৱীয়ে আকৌ হাঁহিব। কবিতাৰ শিৰোনামা আকাশবাণী। মোৰ বুকুৰ দেওনাভেদী প্ৰাণৰ অমিয়া হৈ তয়েতো সোমাই আহ আকাশবাণী। তই মোৰ প্ৰাণৰো প্ৰাণ, তই মোৰ গানৰো গান আকাশবাণী। মই ইথাৰ সমুদ্ৰৰ নহওঁ নাগৰিক, জান মই প্ৰেমিক পৃথিৱীৰ। কেতিয়াবা মোৰ কেনে লাগে জান, মই যেন তৃষ্ণাটোৰ কোনোবা দূৰণিবটীয়া পথিক, আৰু তই যেন নিসংগতাৰ সংগী হোৱা বহু পুৰণা কোনোবা সুৰৰ ৰাগী। আকাশবাণী, তই এটি উৰণীয়া পক্ষী, অথচ মোৰ বুকুৰ চহৰৰ প্ৰাচীন নাগৰিক। তই মোৰ বিনিদ্ৰ ৰজনীৰ এটি সুৰ মধুৰ বাহিৰ, তই মোৰ প্ৰভাতী বেলাৰ ভক্তি সংগীত, তই মোৰ দেওবৰীয়া আজৰিৰ এটি যাত্ৰা সাংগীতিক। মোৰ তেজৰ নদীৰ বালিচাপৰিত তোৰ বাবে থৈছোঁ সাজি এটি দুটি কৰি বহুতো আৱাস জিৰণিৰ, যদিও বা জানো তই যে অক্লান্ত পথিক। আকাশবাণী, তই আছিলি মোৰ ককাৰ আপোন, আছিলি আইৰ, তই আজি হলিহি মোৰ সুখৰ দাপোন। আকাশবাণী, অট্টালিকাৰ প্ৰাচীৰ দেখি তই থমকি নৰবি, আকাশলৈ বুকুখন মেলি দি দৃশ্য বিচাৰি ফুৰা থালবোৰ দেখি ভয় খাই নাযাবি উভতি। মোৰ উৰুষা পজাত তইতো সদায়ে পাবি এখনি চেনেহৰ ফুলনি, এজনী চঞ্চলা গাভৰু হৈ তই সদায় আহিবি। পুনৰ আমাৰ চুবুৰীৰ প্ৰতি ঘৰে ঘৰে দেৱাল টিভিয়ে আদৰ পাইছেহি, মই পিছে আজি আকৌ আনিছো তিনিটা নতুন বেটাৰী।
1: মাহমুদুল, তোমাৰ কবিতাখিনি সঁচাকৈয়ে খুব সুন্দৰ হৈছে, কিন্তু এইখিনিতে তোমাক সুধিব বিচাৰিছো, যিহেতু সৰুৰে পৰাই কবিতা লিখি আছা, গতিকে এতিয়ালৈকে কিমান সংখ্যক কবিতা ৰচিত হৈছে?
0: কবিতা এতিয়ালৈ দুশমান মোৰ মানে ভাল প্ৰকাশ কৰিব, মই নিজে যিটো ভাল বুলি ভাবো তেনেকুৱা কবিতা দুশমান ৰচনা কৰিছো এতিয়ালৈ।
1: আৰু কত কত প্ৰকাশ পাইছে?
0: প্ৰকাশ বিশেষকৈ কলেজ স্কুলৰ মেগাজিন বিলাকত প্ৰকাশ পাই, বাহিৰ আলোচনীত প্ৰকাশ পাইছে, তাৰপিছতো গুৱাহাটীৰ কেইখনমান বিহুৰ আলোচনীত, ৰঙালী বিহুৰ আলোচনীত প্ৰকাশ পাইছে, তেনেদৰে প্ৰচাৰ পাইছে।
1: কেনেকুৱা ধৰণৰ কবিতা লিখি ভাল পোৱা?
0: আচলতে কবিতা নিজৰ মনৰ গোটেইখিনি ভাবে যে কেৱল মনৰ অনুভৱ প্ৰকাশ কৰাটোৱে কবিতা নহয়, সেইটো নীলিম কুমাৰদেৱে কৈ আহিছে। কবিতা এটা আচলতে সমাজখনক কিবা এটা বাৰ্তা দিব লগা হ'ব লাগে, যাতে সমাজখনে কিবা এটা কবিতাটোৰ পৰা পায়, আৰু লগতে নিজৰ মনৰ ভাৱটো লাগিব, কিন্তু মনৰ ভাৱক নিৰ্মাণ কৰিব লাগিব। মনৰ ভাৱটোক ভালদৰে নিৰ্মাণ কৰি যেতিয়া এটা পাঠকৰ মাজত কবিতা এটা আগবঢ়াই দিয়া যাব, তেতিয়া সেই কবিতাটোৰ মানদণ্ড কিছু উন্নত হয়।
1: মাহমুদুল, যিহেতু কবিসকলক প্ৰকৃতি কবি বা আধুনিক কবি বা ৰোমান্টিক কবি হিচাপে আখ্যা দিয়া হয়, গতিকে তুমি নিজকে কেনেধৰণৰ কবি হিচাপে চিনাকি দিবলৈ বিচাৰা?
0: আচলতে মই দুদিন যেতিয়া ক্লাছ 9 মানত আছিলোঁ তেতিয়া ৰোমান্টিক কবিতা লিখিছিলোঁ, মানে ৰোমান্টিক কবিতা কি যিটো কল্পনাৰ ওপৰত নিৰ্ভৰ কৰি ৰচনা কৰা হয়, কিন্তু আধুনিক কবিতা বৰ্তমান সময়ত বিশেষকৈ আধুনিক কবিতাৰে পৰিভৰ দেখা যায়। সমাজত বৰ্তমান সমাজত দেখা দিয়া প্ৰতিটো বস্তুৰ ওপৰত সূক্ষ্মভাৱে নিৰীক্ষণ কৰি যিবোৰ কবিতা ৰচনা কৰা হয় আৰু যিবোৰ সম্পূৰ্ণৰূপে বাস্তৱ, তেনেকুৱা কবিতাক আধুনিক কবিতা কোৱা হয়। গতিকে আধুনিক কবিতাৰ প্ৰতি মোৰ এতিয়া আগ্ৰহটো বাঢ়ি গৈছে।
1: শ্ৰোতাসকল, পুনৰ আমি মাহমুদুল হাছানৰ চৰ্চিত কবিতাৰ মাজলৈ যাওঁ আহকচোন।
0: কবিতাৰ শিৰোনামা মন মাটি মানুহ। আজিকালি তুমি নোখোৱা নেকি ৰাতি, ওৰে এটো দিন পথাৰত খাটি, নাযায় নেকি ৰাতিটো তোমাৰ কাটি, মানস তিৰলে মোৰ আহাচোন সদায় স্বপ্ন বিভোৰ মাজৰাতি, তোমাক সদায় লগ পাওঁ পদুমি, পৰহিও পাইছিলোঁ যোৱা নিশাও, হয়তো পাম আজিও, পৰহি নিশা চিলমিল টোপনিত আহি দেখা দিয়াত তুমি জেতুকা বুলিয়া তোমাৰ কোনোবা এখন হাতত হাত থৈ কৈছিলোঁ, পদুমি চাওক নখবুরতছন তোমার বোকা সুমাইছে।

0: কি করা পদুমি, তোমার চকুত দেখিছো অস্তগামী সুরুজর লেহেমিয়া গতি। মোর সহতা হাতখন চুই তুমি কইছিলা, আজিকালি সঘনাই শিরামুড়ি ধরা হয়েছে পিতার হাত ভরি রাঙুলি। উপার্জন বলিবলে কিনো আছে কোয়া, সে আধা রাতি লৈ মই সূতা কাটো শতিকা গরকা যতর তোর কাষতে বহি। আজিও তোমাক দেখা পোৱাৰ আশাৰে সোনকালে শোৱা পাতিত পৰিম। আজিও আহিবানে পদুমি, আজি আৰু একো নোসোধো তোমাক, তুমি নিজেই কবা মানুহৰ কৰুণ বুৰঞ্জী, যন্ত্ৰ মানৱবোৰে বুজি পাওক বুলি তোমাৰ বুৰঞ্জীৰে মই কবিতা লিখিম। আজি আৰু আমনি নকৰো তোমাক, মই দেখিছো পদুমি পিতাৰ আৰ পোতে হোৱা ভৰিৰ নখ, দেখিছো কাচিগতা আঙুলিৰ বছৰ বাগৰি যোৱা কেঁচা ঘাঁহ কেবাডোখৰ, মাৰাৰ ফটা গৰুহা মই দেখিছো, দেখিছো ৰুক্ষ গৰুহা ফাটি নিগৰা তেজ। আজিলৈ তোমাক কোৱা নাই যদিও কথা এষাৰ জানি থোৱা পদুমি, ময়ো পথাৰৰ সন্তান, পথাৰ মোৰ মা। তুমি নেদেখিলেও ভৰিৰ আঙুলি ফাকত মোৰো আছে পোতে শোৱা নুশুকোৱা ঘাঁহ। আচলতে কি জানা পদুমি, পিতা পিতাৰা মা মাৰা, তুমি মই আমি সিহঁত সকলো একেই, বুজিছা? সম্বন্ধবোৰ সযতনে ৰাখিবা। কাহানিবা যদি পিন্ধাও তোমাক ত্ৰিদীপমালা, ঘৰখন আমাৰ আপোন বুলি ভাবিবা। হালোৱা পিতাক বুলিবা পিতাই, ৰোৱনী শিপিনী আইক বুলিবা আই। সুখবোৰ পদুমি চাবাচোন কেনেদৰে লৰি আহিবহি, নালাগে কৰিব আমি চৰকাৰী চাকৰি। চহুৱা মাটিৰ এনে আগুহিনীয়া গোন্ধ কোনে দিব পাৰিব বাকী? পথাৰত বিজুলী পৰি মৰিলেও সুখী হ'ব পাৰি। দুখ নকৰিবা পদুমি, আমাৰ কেঁচা তেজে জীপাল কৰা শৈশৰ বলতেতো সিহঁত হৈছে সি মহাপৰাক্ৰমী। আমি মাটিৰ মানুহ, বোকাত আমাৰ জন্ম, আমাৰ মন বোকা মাটি, জীৱন পথাৰ, আৰু আমাৰ প্ৰেম আহিনৰ ভৰ দুপৰীয়াৰ এছাতি ফিৰফিৰিয়া বতাহ। কথাবোৰ ইমান কথা যে গজিব আমাৰ বুকুত, আমি জানো ভাবিছিলো কাহানিবা। কথাবোৰ যে এদিন হিমালয় হ'ব সেয়া জানো লিখিছিলো কবিতাত। সময়ে আমাৰ হৃদয়ক মৌনতাৰ শিকলিৰে বান্ধিছিল, আমাৰ ভালপোৱাই আমাক সহনশীল কৰি তুলিছিল। কথাবোৰতো কোৱা হোৱা নাছিল, জমাৰ ঘৰত কেৱল উচ্চতা বাঢ়িছিল, নোকোৱা কথাবোৰে ডাৱৰ চুমিছিল। সেইবাবেই নেকি বুকুখনৰ ইমান বিষ, ইমান কথাৰ বুজা সহিবতো নোৱাৰি। আজি আমি মুখামুখিকৈ হাতত হাত থৈ কৃষ্ণচূড়াৰ তলত বহিম, নোকোৱা কথাৰ জোলোঙাখন তোমাৰ দিবা মোক যতনেৰে বান্ধি, মোৰখন তোমাক দিম। অহাকালি আমি প্ৰাণ খুলি হাঁহিম, হিয়াই হিয়াই বৰলীয়া বোৱাই দিম, চিঞৰি চিঞৰি জগতখনক ক'ম টুডে উই আৰ চ' হেপি।
1: শ্ৰোতাসকলে ইমান পৰে উদীয়মান কবি মাহমুদুল হাছানৰ স্বৰচিত কবিতা পাঠ শুনিলে। মাহমুদুল, তোমাৰ প্ৰিয় কবি কোন?
0: মোৰ প্ৰিয় কবি হীৰেণ ভট্টাচাৰ্যদেৱ।
1: কবিতাৰ বাহিৰেও আৰু কি কৰি ভাল পোৱা?
0: কবিতাৰ বাহিৰে মই ছবি আঁকো, আৰু তাৰপিছত আজৰি সময়ত ৰেডিঅ'টোৱে মোৰ সংগী একমাত্ৰ।
1: নিশ্চয় মাহমুদুল, এই চেগতে আমি তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো, আৰু শেষত তোমাক সুধিব বিচাৰিছো, নিজৰ কবিতাখিনিক লৈ কিবা ভৱিষ্যত পৰিকল্পনা আছে নেকি?
0: এতিয়া মই যিহেতু পঢ়ি আছো, BSc থাৰ্ড ছেমিষ্টাৰত পঢ়ি আছো, আৰু ঘৰৰো যিটো আৰ্থিক পৰিৱেশ সেইটো কিছু পিছপৰা, গতিকে এতিয়া মই এনেকুৱা ভাবিব পৰা হোৱা নাই, কিন্তু কবিতাবোৰ ৰচনা কৰি গৈ আছো, এটা সময়ত হয়তো কবিতাৰ সংকলন প্ৰকাশ কৰিম।
1: মাহমুদুল, আমাৰ ফালৰ পৰাও তোমালৈ বহুত বহুত শুভকামনা জ্ঞাপন কৰিছো, আৰু লগতে আজি এই যুৱ সাহিত্য অনুষ্ঠানটিত অংশগ্ৰহণ কৰাৰ বাবে তোমাক ধন্যবাদ জনাইছো। আশা কৰিছো আমাৰ শ্ৰোতাসকলেও তোমাৰ কবিতাখিনি শুনি খুবেই ভাল পালে, আৰু ভৱিষ্যতলৈও তোমাৰ পৰা এনে ধৰণৰ কবিতা উপহাৰ পাই থাকক। গতিকে শ্ৰোতাসকল, আজি আমাৰ যুৱ সাহিত্য অনুষ্ঠানটিত উপস্থিত আছিল উদীয়মান কবি দিব্যজ্যোতি শৰ্মা আৰু মাহমুদুল হাছান। ইয়াৰ লগে লগে যুৱ সাহিত্য অনুষ্ঠানটিৰ সময় শেষ হৈ অহাৰ লগে লগে আজিৰ অনুষ্ঠানটি ইমানতে সামৰি ষ্টুডিঅ'ৰ পৰা মই কুইনে বিদায় লৈছো। নমস্কাৰ।
2: শ্ৰোতাসকলে ইমান পৰে কুইন দাসৰ প্ৰযোজনাৰে যুৱ সাহিত্য অনুষ্ঠানটি শুনিলে। আজিৰ অতিথি আছিল দিব্যজ্যোতি শৰ্মা আৰু মাহমুদুল হাছান। এবাৰ আগবঢ়াবলৈ লৈছো একক ছবিৰ গীতৰ অনুষ্ঠানটি। আজিৰ অনুষ্ঠানটিত শুনিবলৈ পাব দেৱদাস ছবিখনৰ কেইটিমান গীত।

শ্ৰোতাসকলে ইমান পৰে একক ছবিৰ গীতৰ অনুষ্ঠানটি শুনিলে। এবাৰ আগবঢ়াবলৈ লৈছো কীৰ্তিকমল ভূঞাৰ কথাৰে প্ৰাঞ্জল শৰ্মাৰ সুৰেৰে বৃন্দগীত অনুষ্ঠানটি।

শ্ৰোতাসকলে ইমান পৰে কীৰ্তিকমল ভূঞাৰ কথাৰে প্ৰাঞ্জল শৰ্মাৰ সুৰেৰে বৃন্দগান অনুষ্ঠানটি শুনিলে। এইবাৰ আগবঢ়াবলৈ লৈছো ধ্ৰুৱজ্যোতি দাসৰ বাঁহীবাদন।

শ্ৰোতাসকলে ইমান পৰে ধ্ৰুৱজ্যোতি দাসৰ বাঁহীবাদন শুনিলে। এবাৰ আগবঢ়াবলৈ লৈছোঁ ভূপেন হাজৰিকাৰ কণ্ঠত এই গীতটি।

প্ৰশ্ৰোতা, যুৱবাণীৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা প্ৰাঞ্জিতৰ সৈতে মই কৰিশ্মাই ইমানতে বিদায় মাগিছোঁ।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়ামৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। প্ৰিয় শ্ৰোতা, এতিয়া শুনক লোকগীত। আজিৰ লোকগীতৰ শিল্পী কনক হীৰা।

লোকগীতৰ অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটী প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, আগবঢ়াবলৈ লৈছো ভজনৰ অনুষ্ঠানটি। প্ৰথমে শুনা হওক অনুৰাধা পাৰোৱালৰ কণ্ঠত এটি মীৰা ভজন।

শ্ৰোতাসকলে শুনি আছে ভজনৰ অনুষ্ঠানটি। এইবাৰ আগবঢ়াইছো জে সন্তোষীমা ছবিখনৰ পৰা এটি গীতটি গাইছে মহেন্দ্ৰ কাপুৰ আৰু সংগীবৃন্দয়।

শ্ৰোতাসকলে শুনি আছে ভজনৰ অনুষ্ঠানটি। এইবাৰ আগবঢ়াইছো জগজিৎ সিং আৰু সংগ্ৰীবিন্দৰ কণ্ঠত এটি ভজন।

ইমানপুৰ শ্ৰোতাসকলে ভজনৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটী প্ৰাগজ্যোতিষপুৰ। খন্তেক পিছতে অৰ্থাৎ 8:45 সমাচাৰ সন্ধ্যা, 9:00 নিউজ এট 9 আৰু 9:15 স্পটলাইট শুনিবলৈ পাব। ষ্টুডিঅলৈ পুনৰ ঘূৰি আহিম 9:30।

সুখ দুখৰ মাজেৰেই জীৱন, প্ৰতিটো ক্ষণতে আপুনি উপভোগ কৰক, কাৰণ এই ক্ষণবোৰেই আমাৰ জীৱনৰ আটাইতকৈ সুন্দৰ অনুভৱ। এই অনুভৱৰ মাজতে আমি জীয়াব লাগিব প্ৰতিদিন প্ৰতিক্ষণ। প্ৰিয় শ্ৰোতা, ৰামধেনুত পুনৰ শুনো আহক ৰাজেশ খানৰ অভিনীত এই বিখ্যাত গীতটি।

জীৱন হৈছে এখন কিতাপ, প্ৰতিদিনে এটা নতুন পৃষ্ঠা, প্ৰতিমাহে এটা নতুন অধ্যায় আৰু প্ৰতিবছৰে এখন নতুন ধাৰাবাহিক, যেন আমি অভিনয়হে কৰিছো জীৱন নাটৰ। প্ৰিয় শ্ৰোতা, এবাৰ শুনোৱা হওক চৰি চৰি চুপকে চুপকে ছবিখনৰ পৰা আলকা ইয়াগনিক, বাবুল সুপ্ৰিয় আৰু সংগীবৃন্দই কণ্ঠদান কৰা এই গীতটি।

বাণিজ্যিক বিজুতিৰ বাবে গীতি পৰিৱেশন কৰিব নোৱাৰিলো, তাৰ বাবে আমি দুঃখিত। শ্ৰোতাসকলে শুনি আছে ৰামধেনু অনুষ্ঠানটি। পৰিস্থিতিয়ে সকলোকে সলনি কৰি দিয়ে, কাৰোবাক মৌন হবলৈ শিকায়, কাৰোবাক আকৌ কঠোৰ কৰি পেলায়। কিন্তু বাস্তৱক মানি ল'বলৈ শিকালে জীৱনটো আচলতে সহজ হৈ পৰে।

সপোন যিমানেই ৰঙীন বাস্তৱ সিমানেই কঠিন। ভুল মানুহৰ লগত আগবাঢ়ি যোৱাতকৈ অকলশৰে বহি থকাই ভাল। আচলতে লগত থকা মানেই আপোন নহয়। যিয়ে সুখে দুখে নিস্বাৰ্থভাৱে সকলো সময়তে থাকে তেওঁ সদায় বিশেষ। প্ৰিয় শ্ৰোতা, ৰামধেনুত এবাৰ শুনোৱা হওক আলিচা চিনয় আৰু সংগীবৃন্দৰ কণ্ঠত এই গীতটি।

সময়বোৰ একান্তই ব্যক্তিগত, কষ্ট আৰু ইচ্ছাই সময়বোৰ সোণালী কৰি সজাব পাৰি। গতিকে বাস্তৱমুখী হৈ নিজৰ হৃদয়ৰ কথা শুনি বিবেকেৰে কৰি যাওক সকলো কাম, সফলতা নিশ্চিত। শুনো আহক পেহলি নজৰ মে ছবিখনৰ পৰা এটি গীত।

জীৱনৰ প্ৰতি মুহূৰ্ততে সকলোকে কাষত পোৱা নাযায়। কেতিয়াবা নিজৰ বাবে নিজে শক্তি হৈ উঠিবলগীয়া হয়। সময়ৰ সোঁতত আগবাঢ়ি যোৱাটোৱে ধীৰে ধীৰে উন্মোচিত হয় জীৱনৰ আচল অৰ্থ। প্ৰিয় শ্ৰোতা, ৰামধেনুৰ শেষত শুনোৱা হওক কুচ কুচ হোতা হে ছবিখনৰ পৰা এটি গীত।

এয়া আকাশবাণী গুৱাহাটী প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়ামৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। প্ৰিয় শ্ৰোতা, আগবঢ়াবলৈ লৈছো শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটি। আজিৰ শাস্ত্ৰীয় সংগীতত আপোনালোকে শুনিবলৈ পাব ভি জি যোগৰ ভায়লিন বাদন। তবলা সংগত কৰিছে কানাই দত্তই। আজিৰ ৰাগ জে জে ৱান্তি।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটী প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, চাওঁতে চাওঁতে আমাৰ অনুষ্ঠানৰ সময় শেষ হৈ আহিল, গতিকে আজিৰ অনুষ্ঠানৰ পৰা মই দেৱিকাই বিদায় লৈছো। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।

নমস্কাৰ, সুপ্ৰভাত। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজি মঙলবাৰ, 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ 15 তাৰিখ, 1948 শকাব্দৰ ন আহাৰ আৰু 2026 খ্ৰীষ্টাব্দৰ আজি 30 জুন। এতিয়া সময় পুৱা 5:33:34 গৈছে। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আজিৰ প্ৰভাতী অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত, 1035 কিলোহাৰ্জত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR মোবাইল এপযোগেও শুনিব পাৰে।